এয়া আকাশবাণী তেজপুৰ। সুপ্ৰভাত শ্ৰোতাসকল, আজি শনিবাৰ 1433 ভাস্কৰাব্দৰ শাওন মাহৰ 29 দিন, 2026 খ্ৰীষ্টাব্দৰ আগষ্ট মাহৰ 15 তাৰিখ। সমূহ শ্ৰোতালৈ প্ৰীতি আৰু সম্ভাষণ, লগতে 80 সংখ্যক স্বাধীনতা দিৱসৰ হিয়া ভৰা শুভেচ্ছা জনাই আমাৰ আজিৰ বিশেষ অধিৱেশন মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 266.66 মিটাৰ, কিলোহাৰ্চ 1125, FM বেণ্ডৰ 102.4 মেগাহাৰ্চ আৰু নিউজ অন এয়াৰ এপৰ জৰিয়তেও। আজিৰ বিশেষ অধিৱেশনৰ বিভিন্ন দায়িত্বত আছে নিয়ন্ত্ৰণ কক্ষত মঞ্জু বড়ো, প্ৰতীক্ষা খনিকৰ, ট্ৰেন্সমিটাৰত গোবিন ছেত্ৰী, পৰিবহণ ব্যৱস্থাত নয়ন দৈমাৰী আৰু প্ৰচাৰণ কক্ষত মই আপোনাৰ লগত আছোঁ চিত্ৰামণি বড়ো।

শ্ৰোতা ইমান পৰে আৰাধনা অনুষ্ঠানত মিতালী দেৰ কণ্ঠৰ বৰগীত শুনিলে। এয়া আকাশবাণী তেজপুৰ। শ্ৰোতাসকল, স্বাধীনতা দিৱস উপলক্ষে এতিয়া আগবঢ়াইছো দেশপ্ৰেমমূলক গীত। প্ৰথমেই শুনক লতা মংগেশকৰৰ কণ্ঠৰ এই গীতটি।

মানাদেৰ কণ্ঠৰ কাবলিৱালা বোলছবিৰ গীতটি শুনিলে। শ্ৰোতাসকলে স্বাধীনতা দিৱস উপলক্ষে দেশপ্ৰেমমূলক গীত শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। এইবাৰ শুনক শ্বহীদ বোলছবিৰ এটি গীত, গীতৰ শিল্পী মহম্মদ ৰফি, ৰাজেন্দ্ৰ ভাটিয়া আৰু মান্না দে।

0: শ্রোতাসকলে স্বাধীনতা দিবস উপলক্ষে দেশ প্রেমমূলক গীত শুনি আছে আকাশবাণী তেজপুরের পৰা। শ্রোতাসকল, খন্তেক পিছতে মাননীয় প্রধানমন্ত্রী শ্রী নরেন্দ্র মোদিয়ে নতুন দিল্লির ঐতিহাসিক লাল কিল্লা প্রাচীরের 80 সংখ্যক স্বাধীনতা দিবস উপলক্ষে রাইজর উদ্দেশ্যে দিয়া ভাষণের পোনপটিয়া সম্প্রচার আকাশবাণী দিল্লির পৰা শুনিবলৈ পাব আর 9 বজাত আকাশবাণী গুৱাহাটীৰ পৰা প্রচারিত অসমৰ ৰাজ্যপাল মাননীয় শ্রী লক্ষ্মণ প্রসাদ আচার্যে স্বাধীনতা দিবস উপলক্ষে রাজ্যবাসীক প্রেরণ করা দেশপ্রেমের বার্তার অসমীয়া ভাষান্তর শুনবলে পাব।
1: সমশ্রোতাকে স্বাধীনতা দিবসৰ উলগ জনায় বাতৰি পঢ়িছো নিৰূপমা বৰঠাকুৰে। এতিয়া প্ৰধান বাতৰিসমূহত আছে। ৰাষ্ট্ৰই আজি 80 সংখ্যক স্বাধীনতা দিবস উদযাপন কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিল্লীৰ ঐতিহাসিক লালকিল্লাৰ পৰা এই উদযাপনৰ গুৰি ধৰিব। দেশৰ 80 সংখ্যক স্বাধীনতা দিবসৰ প্ৰাক সন্ধ্যা কালি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে দেশবাসীক উদ্দেশ্যি ভাষণ দিয়ে। উদ্যোগসমূহৰ প্ৰয়োজনীয়তা আৰু প্ৰাৰ্থীৰ দক্ষতাৰ মাজত থকা ব্যৱধান দূৰ কৰাত সহায়ক হোৱাকৈ প্ৰধানমন্ত্ৰীৰ ইণ্টাৰ্ণশ্বিপ আঁচনি প্ৰস্তুত কৰা হৈছে বুলি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে প্ৰকাশ কৰিছে। আৰু 135 সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ কাইলৈ আৰু পৰহিলৈ কোৱাৰ্টাৰ ফাইনেল অনুষ্ঠিত হ'ব। ৰাষ্ট্ৰই আজি 80 সংখ্যক স্বাধীনতা দিবস উদযাপন কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিল্লীৰ ঐতিহাসিক লালকিল্লাৰ পৰা এই উদযাপনৰ গুৰি ধৰিব। প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ লগে লগে ভাৰতীয় বায়ুসেনাৰ MI-17 শ্ৰেণীৰ 2খন হেলিকপ্টাৰেৰে উদযাপনস্থলীত পুষ্পবৃষ্টি কৰা হ'ব। ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ সময়তেই 21টা টোপধ্বনিৰে অভিবাদন জনোৱা হ'ব। পুষ্পবৃষ্টিৰ পাছত প্ৰধানমন্ত্ৰী মোদীয়ে লালকিল্লা প্ৰাচীৰৰ পৰা ৰাষ্ট্ৰক উদ্দেশ্যি ভাষণ দিব। এইবাৰ লালকিল্লাৰ কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে বিভিন্ন ক্ষেত্ৰৰ প্ৰায় 5000 গৰাকী বিশেষ অতিথিক আমন্ত্ৰণ জনোৱা হৈছে। সেইসকলৰ ভিতৰত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ স্বেচ্ছাসেৱক, প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনাৰ অধীনৰ মহিলা উদ্যমী, মাই ভাৰতৰ শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰী স্বেচ্ছাসেৱক, নগৰীয়া অঞ্চলৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নিৰ্বাচিত হিতাধিকাৰী আৰু প্ৰধানমন্ত্ৰী স্বনিধি আঁচনিৰ অধীনৰ পদপথৰ ব্যৱসায়ীসকলৰ লগতে আন কেতবোৰ বিশেষ ক্ষেত্ৰৰ লোকক সামৰি লোৱা হৈছে। লালকিল্লাৰ স্বাধীনতা দিৱস উদযাপন কাৰ্যসূচীত এইবাৰ পোনপ্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় গীত বন্দে মাতৰম পৰিৱেশন কৰা হ'ব। ইয়াৰ জৰিয়তে বন্দে মাতৰমৰ 150 বছৰ সম্পূৰ্ণ হোৱা আৰু 2047 চনৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্যৰ যাত্ৰাত দেশৰ যুৱ শক্তিৰ আশা আকাংক্ষা, শক্তি তথা গুৰুত্বপূৰ্ণ অৱদানক উদযাপন কৰা হ'ব। এই উদযাপনত দেশৰ 3টা সেনাবাহিনীৰ 2500 কেডেটৰ লগতে মাই ভাৰতৰ স্বেচ্ছাসেৱকসকলে অংশগ্ৰহণ কৰিব। স্বাধীনতা দিৱস উদযাপন কাৰ্যসূচীৰ বাবে দিল্লী আৰক্ষীয়ে প্ৰয়োজনীয় সকলো ধৰণৰ সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰিছে। দেশৰ 80 সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাক সন্ধ্যা কালি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে দেশবাসীক উদ্দেশ্যি ভাষণ দিয়ে। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে তেওঁৰ ভাষণত কয় যে 1947 চনৰ 15 আগষ্টত দেশ পৰাধীনতাৰ শিকলিৰ পৰা মুক্ত হৈছিল। দেশৰ সকলো নাগৰিক, বিশেষকৈ শিক্ষাৰ্থী আৰু শিক্ষক, বিজ্ঞানী আৰু অভিযন্তা, চিকিৎসক আৰু স্বাস্থ্যকৰ্মী, শ্ৰমিক আৰু কৃষক সকলোৱে নিজ নিজ প্ৰয়াসেৰে ৰাষ্ট্ৰ নিৰ্মাণত জড়িত হৈ আছে বুলি ৰাষ্ট্ৰপতিগৰাকীয়ে উল্লেখ কৰে।
2: हमारा तिरंगा हमारे स्वाधीनता का प्रतीक है। 15 अगस्त 1947 के दिन भारत माता पराधीनता के बेड़ियों से मुक्त हुई। सभी देशवासी स्वतंत्र भारत की नियति के निर्माता बने। हम भारत के लोग अपने सपनों को साकार करने के अवसरों का उपयोग कर सके और भारत को सर्वश्रेष्ठ राष्ट्र बनाने की भावना से कार्य करें, इसी में स्वतंत्रता की सार्थकता है। निष्ठावान विद्यार्थी और शिक्षक, विकास के लिए तत्पर वैज्ञानिक और इंजीनियर, स्वास्थ्य सेवा में कार्यरत डॉक्टर और स्वास्थ्य कर्मी, मेहनती श्रमिक और अन्नदाता किसान अपने प्रयासों से राष्ट्र निर्माण कर रहे हैं।
1: তেওঁ কয় যে 2047 চনত ভাৰতে স্বাধীনতাৰ শতবৰ্ষ উদযাপন কৰিব। সেয়েহে বিকশিত ভাৰত নিৰ্মাণৰ লক্ষ্যৰে দেশে লাভ কৰা বিকাশৰ জৰিয়তে প্ৰতিগৰাকী লোক যাতে উপকৃত হ'ব পাৰে তাৰ বাবে কেন্দ্ৰীয় চৰকাৰে সংকল্প গ্ৰহণ কৰিছে। নিজৰ সমৃদ্ধ ঐতিহ্য আৰু স্বাধীনতা সংগ্ৰামৰ আদৰ্শ সৰুগত কৰি দেশ আধুনিকতা আৰু বিকাশৰ পথত অগ্ৰসৰ হ'ব বুলি ৰাষ্ট্ৰপতিগৰাকীয়ে উল্লেখ কৰে।

ৰাষ্ট্ৰীয় জাগৰিয়াম এই বেদবাক্যই আমাক ৰাষ্ট্ৰৰ বাবে সদা সতৰ্ক হৈ থকাৰ বাবে প্ৰেৰণা দি আহিছে বুলি তেওঁ উল্লেখ কৰে। জাতিৰ পিতা মহাত্মা গান্ধীৰ নেতৃত্ব দেশবাসী স্বাধীনতা সংগ্ৰামত জঁপিয়াই পৰাৰ লগতে স্বাধীন ভাৰতৰ বাবে বাবা চাহেব ডঃ ভীমৰাও আম্বেদকাৰে সামাজিক উন্নয়ন তথা ৰাষ্ট্ৰ নিষ্ঠাৰ উচ্চ আদৰ্শ প্ৰস্তুত কৰে। ভাৰত মাতৃৰ এই সকল মহান সন্তানক ৰাষ্ট্ৰপতিগৰাকীয়ে প্ৰণিপাত জনোৱাৰ লগতে তেওঁলোকৰ আদৰ্শৰে দেশে স্বাধীনতা লাভ কৰে তথা দেশ প্ৰগতিৰ পথত আগবাঢ়ি যোৱাৰ কথাও ৰাষ্ট্ৰপতিগৰাকীয়ে তেওঁৰ ভাষণত উল্লেখ কৰে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কৈছে যে প্ৰধানমন্ত্ৰী ইণ্টাৰ্ণশ্বিপ আঁচনিখন উদ্যোগসমূহৰ প্ৰয়োজনীয়তা আৰু চাকৰিৰ বাবে আবেদন কৰা প্ৰাৰ্থীৰ দক্ষতাৰ মাজত থকা ব্যৱধান দূৰ কৰাত সহায়ক হোৱাকৈ প্ৰস্তুত কৰা হৈছে। ইণ্টাৰ্ণসকলৰ সৈতে মত বিনিময় কৰি নতুন দিল্লীত শ্ৰীমতী সীতাৰমণে কয় যে উদ্যোগৰ বিষয়াসকলৰ লগতে স্নাতক আৰু ITI পাঠ্যক্ৰম সম্পূৰ্ণ কৰা শিক্ষাৰ্থীসকলৰ সৈতে মত বিনিময়ৰ পিছত তেওঁ এই আঁচনিখনৰ আৰ্হি প্ৰস্তুত কৰা হৈছে। কৰ্পৰেট পৰিক্ৰমা মন্ত্ৰালয়ে ৰূপায়ণ কৰা প্ৰধানমন্ত্ৰী ইণ্টাৰ্ণশ্বিপ আঁচনি চমুকৈ PMIS-ৰ অধীনত 18-25 বছৰ বয়সৰ যোগ্য যুৱক যুৱতীসকলে ইণ্টাৰ্ণশ্বিপৰ সুবিধা লাভ কৰাৰ লগতে প্ৰতিমাহে ন্যূনতম 9,000 টকাৰ আৰ্থিক সাহায্য লাভ কৰে। এই আঁচনিৰ পাইলট পৰ্যায়ৰ তৃতীয় ৰাউণ্ডৰ কাম চলি আছে। মন্ত্ৰীগৰাকীয়ে কয় যে এই আঁচনিখনে যুৱক যুৱতীসকলক হাতে কামে উদ্যোগৰ অভিজ্ঞতা প্ৰদান কৰি এই ব্যৱধান দূৰ কৰাত সহায় কৰিছে। এই আঁচনিৰ জৰিয়তে যুৱক যুৱতীসকলে নিজৰ আগ্ৰহৰ ক্ষেত্ৰখনত ইণ্টাৰ্ণশ্বিপৰ সুযোগ লাভ কৰাৰ লগতে প্ৰাৰ্থীসকলে নিজৰ অৰ্হতাৰ বাহিৰেও অতিৰিক্ত দক্ষতা লাভ কৰিবলৈ সমৰ্থ হ'ব বুলি বিত্তমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। জলশক্তি মন্ত্ৰালয়ে কৈছে যে কেন বেটুৱা সংযোগী প্ৰকল্পৰ দ্বাৰা প্ৰভাৱিত পৰিয়ালসমূহক ক্ষতিপূৰণ অথবা পুনৰ সংস্থাপনৰ কোনোধৰণৰ ব্যৱস্থা কৰা হোৱা নাই বুলি উত্থাপিত অভিযোগসমূহ সম্পূৰ্ণ অসত্য আৰু বিভ্ৰান্তিকৰ। এখন বিজ্ঞপ্তিযোগে মন্ত্ৰালয়ে কৈছে যে অধিকাংশ যোগ্য পৰিয়ালে ইতিমধ্যে সম্পূৰ্ণ ক্ষতিপূৰণ আৰু পুনৰ সংস্থাপনৰ সুবিধা লাভ কৰিছে আৰু মাত্ৰ কেইটামান পৰিয়ালৰ ক্ষেত্ৰতহে কিছু আনুষ্ঠানিকতা বাকী আছে। প্ৰভাৱিত পৰিয়ালসমূহৰ বাবে নিকা ন্যায্য আৰু সময় নিৰ্ধাৰিত ক্ষতিপূৰণ প্ৰদানৰ লগতে তেওঁলোকৰ পুনৰ সংস্থাপন সুনিশ্চিত কৰিবলৈ কেন্দ্ৰৰ লগতে মধ্যপ্ৰদেশ চৰকাৰ আৰু কেন বেটুৱা সংযোগী প্ৰকল্প কৰ্তৃপক্ষ সম্পূৰ্ণ প্ৰতিশ্ৰুতিবদ্ধ বুলি মন্ত্ৰালয়ে স্পষ্ট কৰি দিছে। উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় দৃষ্টিভংগী পৰিকল্পনাৰ অধীনৰ কেন বেটুৱা সংযোগী প্ৰকল্প হৈছে দেশৰ প্ৰথমটো গুৰুত্বপূৰ্ণ নদী সংযোগ প্ৰকল্প। এই প্ৰকল্পৰ উদ্দেশ্য হৈছে কেন নদীৰ অতিৰিক্ত পানীভাগ বেটুৱা নদীলৈ বোৱাই নিয়া যাতে উত্তৰ প্ৰদেশ আৰু মধ্যপ্ৰদেশৰ বুলেনখন অঞ্চললৈ জলসিঞ্চন, খোৱাপানী যোগান আৰু জলবিদ্যুতৰ সুবিধা প্ৰদান কৰিব পৰা যায়। এই প্ৰকল্পই 10.62 লাখ হেক্টৰ ভূমিৰ প্ৰায় 62 লাখ লোকৰ বাবে খোৱাপানীৰ সুবিধা প্ৰদান কৰাৰ লগতে 103 মেগাৱাট বিদ্যুৎ উৎপাদন সুনিশ্চিত কৰিব। এশ 35 সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ কাইলৈ আৰু পৰহিলৈ কোৱাৰ্টাৰ ফাইনেল অনুষ্ঠিত হ'ব। কাইলৈ দিনৰ 4 বজাত ৰাঁচীৰ বিৰচা মুণ্ডা ফুটবল ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত FC দিল্লীয়ে মণিপুৰৰ FC ৰেংদাৰ বিৰুদ্ধে খেলিব। নিশা 7 বজাত কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্ৰীড়াংগণত হ'বলগীয়া দ্বিতীয়খন কোৱাৰ্টাৰ ফাইনেলত ISL চেম্পিয়ন ইষ্ট বেংগল FC ভাৰতীয় সেনাৰ ফুটবল দলৰ বিৰুদ্ধে খেলিব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা চমুকৈ আকৌ এবাৰ। ৰাষ্ট্ৰই আজি 80 সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰিছে। দেশৰ 80 সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাক সন্ধ্যা কালি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে দেশবাসীক উদ্দেশ্যি ভাষণ দিয়ে। আমাৰ এতিয়াৰ বাতৰি ইমানেই।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু প্ৰাগজ্যোতিষপুৰ আৰু বিবিধ ভাৰতী গুৱাহাটী। ক্ষন্তেক পাছতে অশীতিতম স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ পৰা পতাকা উত্তোলন কাৰ্যসূচীৰ পোনপটীয়া প্ৰচাৰ আৰু মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক উদ্দেশ্যে দিয়া ভাষণ দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।
1: नित्यनेन प्रोदीरितं यत् राष्ट्रपतेः सम्बोधने यूनाम् आशाः नारीशक्तेः योगदानं देशस्य आर्थिकप्रगतिं च संस्पृश्य एकस्य सशक्तस्य समृद्धस्य च राष्ट्रस्य व्यापकं दर्शनम् उपस्थापितम्। तेन अग्रे प्रतिपादितं यत् एते रवाः राष्ट्रयज्ञे नागरिक आहुत्यै दिव्यम् आह्वानं सन्ति। देशः अद्य अशीतितमं स्वातन्त्र्यदिवसम् आचरति। प्रधानमन्त्री नरेन्द्रमोदी दिल्ल्याः ऐतिहासिके रक्तदुर्गे समारोहस्यास्य नेतृत्वं करोति। समारोहस्य अन्तर्गतं भारतीय

0: এয়া আকাশবাণী গুৱাহাটী। এতিয়া শুনক 80তম স্বাধীনতা দিৱস উপলক্ষে মাননীয় ৰাজ্যপাল শ্ৰী লক্ষ্মণ প্ৰসাদ আচাৰ্যই প্ৰদান কৰা ভাষণ।
1: নমস্কাৰ প্ৰিয় অসমবাসী ৰাইজ, আজি স্বাধীনতা দিৱসৰ এই পবিত্ৰ ক্ষণত মই আপোনালোক সকলোকে আন্তৰিক অভিনন্দন

0: और समावेशी भारत की नींव को और मजबूत करना है। इस वर्ष का स्वतंत्रता दिवस हमारे लिए इसलिए भी विशेष है कि हम राष्ट्रगीत वंदे मातरम के 150 वर्ष पूर्ण होने का गौरवपूर्ण अवसर भी मना रहे हैं। वंदे मातरम ने स्वतंत्रता संग्राम के दौरान असंख्य देशवासियों के हृदय में मां भारती के प्रति अप्रतिम प्रेम, समर्पण और स्वाधीनता की चेतना का संचार किया। इसकी भावना आज भी हमें राष्ट्र की एकता, अखंडता और गौरव के लिए समर्पित होकर कार्य करने की प्रेरणा देती है। इसी भावना के साथ हमें विकसित और आत्मनिर्भर असम के निर्माण का संकल्प भी लेना है। यह प्रत्येक असमवासियों की सामूहिक आकांक्षा और जिम्मेदारी है। हमारी एकजुटता, परिश्रम और सक्रिय सहभागिता और योगदान से ही विकसित भारत और विकसित असम का स्वप्न साकार होगा। आइए एकजुट होकर, कंधे से कंधा मिलाकर एक नए और विकसित असम तथा एक सशक्त, समृद्ध और विकसित भारत के निर्माण की दिशा में आगे बढ़ें। इसी विश्वास के साथ आप सभी को स्वतंत्रता दिवस की पुनः बहुत बहुत शुभकामनाएं। धन्यवाद। जय हिंद।
1: ইমান পৰে অশীতিতম স্বাধীনতা দিবস উপলক্ষে মাননীয় ৰাজ্যপাল শ্ৰী লক্ষ্মণ প্ৰসাদ আচাৰ্যই প্ৰদান কৰা ভাষণ শুনিলে। এতিয়া শুনক এই ভাষণৰ অসমীয়া ভাষান্তৰ।
2: নমস্কাৰ প্ৰিয় অসমবাসী ৰাইজ, আজি স্বাধীনতা দিৱসৰ এই পবিত্ৰ ক্ষণত মই আপোনালোক সকলোকে আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আমি আমাৰ মহান ৰাষ্ট্ৰখনৰ 80 সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰিছোঁ। এই ঐতিহাসিক দিনটোৱে অসংখ্য স্বাধীনতা সংগ্ৰামীৰ ত্যাগ, তপস্যা, সংঘৰ্ষ আৰু বলিদানৰ ফলত সম্ভৱ হৈ উঠা গৌৰৱময় যাত্ৰাৰ কথা সোঁৱৰায়। দেশৰ স্বাধীনতাৰ বাবে সকলো জলাঞ্জলি দিয়া সেই মহান ব্যক্তিসকলক আজি আমি শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। ভাৰতৰ স্বাধীনতা সংগ্ৰামত শ্বহীদ ভগৎ সিং, চন্দ্ৰশেখৰ আজাদ, নেতাজী সুভাষ চন্দ্ৰ বোস, মহাত্মা গান্ধী, চৰ্দাৰ বল্লভভাই পেটেল আৰু লালা লাজপত ৰায়ৰ দৰে মহান ৰাষ্ট্ৰনেতাসকলে দেশবাসীৰ মনত স্বাধীনতাৰ চেতনা জগাই তোলে। তাৰ লগতে মোৰ অসমীয়ায়েও এনে বহু বীৰ সংগ্ৰামীৰ জন্ম দিলে যিসকলে স্বাধীনতা সংগ্ৰামত ভাগ লৈ অদম্য সাহস আৰু ত্যাগৰ পৰিচয় দিলে। লোকপ্ৰিয় গোপীনাথ বৰদলৈ, দেশভক্ত তৰুণৰাম ফুকন, শ্বহীদ কুশল কোঁৱৰ, বীৰাংগনা কনকলতা বৰুৱা, মণিৰাম দেৱান, পিয়লি ফুকন আদি অনেক স্বাধীনতা সংগ্ৰামীয়ে নিজৰ ত্যাগ আৰু বলিদানেৰে অসমক গৌৰৱান্বিত কৰিলে। স্বাধীনতা সংগ্ৰামৰ পৰা আজিলৈকে আমাৰ অসমে ৰাষ্ট্ৰ নিৰ্মাণত নিৰন্তৰ যোগদান দি আহিছে। জ্ঞান, শিক্ষা, সাহিত্য, কলা, সংস্কৃতি, অধ্যাত্ম, বিজ্ঞান, ক্ৰীড়া আৰু সমাজসেৱা, এই আটাইবোৰ ক্ষেত্ৰতে অসমৰ নাগৰিকে দেশৰ গৌৰৱ বঢ়াইছে। দেশে স্বাধীনতা উৎসৱ উদযাপন কৰাৰ সময়ত মই বানপানীৰ দ্বাৰা ক্ষতিগ্ৰস্ত হোৱা সকলো পৰিয়ালৰ প্ৰতি মোৰ সমবেদনা ব্যক্ত কৰিছোঁ। নিজৰ আপোনজনক হেৰুওৱাৰ দুখৰ মই সমভাগী হৈছোঁ। বানপীড়িতসকলৰ যাতনাৰ কথা আমি ভালদৰেই বুজি পাওঁ। এই বিপদৰ সময়ত আমি তেখেতসকলৰ কাষত থিয় হৈ সহায়ৰ হাত আগবঢ়াইছোঁ। বিপদৰ সময়ত এজনে আনজনক সহায় কৰাটোৱেই হৈছে প্ৰকৃত মানৱতা আৰু ৰাষ্ট্ৰসেৱাৰ পৰিচায়ক। এই বিপদৰ সময়ত বানপীড়িতসকলক সহায় কৰা প্ৰশাসন, সুৰক্ষাকৰ্মী, দুৰ্যোগ প্ৰশমনৰ সৈতে জড়িত কৰ্মীসকল, সামাজিক সংগঠন আৰু নাগৰিকসকলৰ মই শলাগ লৈছোঁ। মোৰ প্ৰিয় অসমবাসী, আমাৰ স্বাধীনতা সংগ্ৰামীসকলে যিখন আত্মনিৰ্ভৰ, সমৃদ্ধ, শিক্ষিত, শক্তিশালী আৰু সকলো নাগৰিকে সমান সুবিধা লাভ কৰা ভাৰতবৰ্ষৰ সপোন দেখিছিল, আজি আমাৰ দেশ ক্ষিপ্ৰতাৰে সেই দিশে আগবাঢ়িছে। আদৰৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ পথ প্ৰদৰ্শনৰ বাবে অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যই বিকাশৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব লাভ কৰিছে। উত্তৰ পূৰ্বাঞ্চলৰ বিকাশ আজি ৰাষ্ট্ৰীয় বিকাশৰ মুখ্য ধাৰা হৈ উঠিছে। ৰেল পৰিবহণ, পথ পৰিবহণ, বিমান পৰিবহণ, জল পৰিবহণ, ইণ্টাৰনেট সংযোগ আদি সকলো ক্ষেত্ৰতে দ্ৰুতগতিত উন্নয়ন সাধিত হৈছে। বাণিজ্য, পৰ্যটন, শিক্ষা আৰু স্বনিয়োজনৰ ক্ষেত্ৰতো নতুন নতুন সুযোগ ওলাবলৈ ধৰিছে। মোৰ প্ৰিয় অসমবাসী, অসমৰ বিকাশক উচ্চ মাত্ৰা প্ৰদানৰ বাবে মোৰ ৰাজ্য চৰকাৰখনে নিৰন্তৰ প্ৰয়াস চলাই গৈছে। মোৰ চৰকাৰৰ উদ্যমী মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমৰ সৰ্বাংগীন বিকাশৰ বাবে কেইবাটাও মহত্বপূৰ্ণ প্ৰয়াস আৰম্ভ কৰা হৈছে। অৰুণোদয় আঁচনি

আঁচনি, মিশন বসুন্ধৰা, নিযুত মইনা আঁচনি, প্ৰজ্ঞান ভাৰতী, জীৱন প্ৰেৰণা, সমগ্ৰ গ্ৰাম্য উন্নয়ন আঁচনি, আত্মনিৰ্ভৰ অসম আদি অনেক আঁচনিয়ে অসমৰ সকলো স্তৰৰ লোকৰ উন্নয়নৰ বাট মুকলি কৰিছে। মোৰ বিশ্বাস, মোৰ ৰাজ্য চৰকাৰৰ প্ৰয়াস, কেন্দ্ৰ চৰকাৰৰ সহযোগ আৰু অসমৰ সচেতন ৰাইজৰ সক্ৰিয় অংশগ্ৰহণে আমাৰ ৰাজ্যখনক নিৰন্তৰ প্ৰগতিৰ পথেৰে আগুৱাই লৈ যাব। এই বছৰৰ স্বাধীনতা দিৱসৰ মূল মন্ত্ৰ 2047ত বিকশিত ভাৰতৰ বাবে যুৱ শক্তি। এই মন্ত্ৰই স্বাধীনতা সংগ্ৰামীৰ সপোনৰ ভাৰত গঢ়াৰ ক্ষেত্ৰত যুৱ সমাজৰ শক্তি আৰু প্ৰতিভাৰ প্ৰয়োগৰ বাৰ্তা বহন কৰে। আমাৰ যুৱ সমাজৰ গঠনমূলক চিন্তা, কাৰিকৰী দক্ষতা, উদ্যমশীলতা আৰু ৰাষ্ট্ৰৰ প্ৰতি দায়বদ্ধতাই ভাৰতক উন্নতিৰ নতুন শিখৰলৈ লৈ যোৱাৰ ক্ষেত্ৰত মহত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব পাৰে। যুৱ শক্তিক ৰাষ্ট্ৰ নিৰ্মাণৰ সৈতে জড়িত কৰি এখন শক্তিশালী আৰু সমৃদ্ধ ভাৰতৰ ভেটি সুদৃঢ় কৰি তুলিব লাগিব। ৰাষ্ট্ৰগীত বন্দে মাতৰম সৃষ্টিৰ 150 বছৰ পূৰ্তি এই স্বাধীনতা দিৱসৰ আন এটি বৈশিষ্ট্য।

0: ৰাষ্ট্ৰৰ প্ৰতি দায়বদ্ধতাই ভাৰতক উন্নতিৰ নতুন শিখৰলৈ লৈ যোৱাৰ ক্ষেত্ৰত মহত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব পাৰে। যুৱশক্তিক ৰাষ্ট্ৰ নিৰ্মাণৰ সৈতে জড়িত কৰি এখন শক্তিশালী আৰু সমৃদ্ধ ভাৰতৰ ভেটি সুদৃঢ় কৰি তুলিব লাগিব। ৰাষ্ট্ৰগীত বন্দে মাতৰম সৃষ্টিৰ 150 বছৰ পূৰ্তি এই স্বাধীনতা দিৱসৰ আন এটি বৈশিষ্ট্য। বন্দে মাতৰম গীতটোৱে স্বাধীনতা সংগ্ৰামৰ কালচোৱাত অসংখ্য দেশবাসীৰ হৃদয়ত আই ভাৰতীৰ প্ৰতি প্ৰেম, সমৰ্পণ আৰু স্বাধীনতাৰ চেতনা সঞ্চাৰ কৰিছিল। ইয়াৰ ভাৱনাই আজিও আমাক ৰাষ্ট্ৰৰ একতা, অখণ্ডতা আৰু গৌৰৱৰ বাবে সমৰ্পিত হৈ কাম কৰি যাবলৈ প্ৰেৰণা দিয়ে। এই ভাৱনাৰেই আমি বিকশিত আৰু আত্মনিৰ্ভৰ অসমৰ নিৰ্মাণৰ সংকল্পও গ্ৰহণ কৰিব লাগিব। ই প্ৰতিজন অসমবাসীৰ সামূহিক আকাংক্ষা আৰু দায়িত্ব। আমি এক গোট হৈ সক্ৰিয় সহযোগিতাৰে পৰিশ্ৰম কৰি গ'লেহে বিকশিত ভাৰত আৰু বিকশিত অসমৰ সপোন সাকাৰ হৈ উঠিব। আহক, আমি আটাইয়ে একেলগ হৈ কান্ধত কান্ধ মিলাই এখন নতুন আৰু বিকশিত অসম তথা শক্তিশালী, সমৃদ্ধ আৰু বিকশিত ভাৰত নিৰ্মাণৰ দিশত আগবাঢ়ি যাওঁ। এই বিশ্বাসেৰেই আপোনালোকক পুনৰ স্বাধীনতা দিৱসৰ শুভকামনা যাচিলোঁ। ধন্যবাদ। জয় হিন্দ।
1: ইমানপৰে অশীতিতম স্বাধীনতা দিৱস উপলক্ষে মাননীয় ৰাজ্যপাল শ্ৰী লক্ষ্মণ প্ৰসাদ আচাৰ্যই প্ৰদান কৰা ভাষণ আৰু এই ভাষণৰ অসমীয়া ভাষান্তৰ শুনিলে।

এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল বৰ্ণাঢ্য কাৰ্যসূচীৰে দেশজুৰি 80 সংখ্যক স্বাধীনতা দিৱস উদযাপন সমগ্ৰ দেশ শেহতীয়া দুৰ্যোগত ক্ষতিগ্ৰস্ত জনসাধাৰণৰ সৈতে আছে বুলি লালকিল্লাৰ পৰা দিয়া ভাষণত প্ৰধানমন্ত্ৰীৰ আশ্বাস দেশৰ সকলো নাগৰিক নিজ নিজ প্ৰয়াসেৰে ৰাষ্ট্ৰ নিৰ্মাণত জড়িত হৈ আছে বুলি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ স্বাধীনতা দিৱসৰ প্ৰাক সন্ধ্যাৰ ভাষণত প্ৰকাশ গুৱাহাটীৰ খানাপাৰাৰ স্বাধীনতা দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ পতাকা উত্তোলন উজনি অসমৰ কেইবাখনো জিলাত শেহতীয়া বানৰ কাৰণ আৰু নামনি অঞ্চলত পৰা প্ৰভাৱসমূহ বিজ্ঞানসন্মতভাৱে অধ্যয়নৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ৰ বহু বিষয়ক গৱেষণা দল গঠন আৰু কাইলৈ আৰু পৰহিলৈ ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেল। সকলো শ্ৰোতালৈ দেশৰ 80 সংখ্যক স্বাধীনতা দিৱসৰ শুভেচ্ছা জনাই বাতৰিৰ সৈতে এয়া মই জিন্তিৰাণী ডেকা। দেশে আজি 80 সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰিছে।

0: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিল্লীৰ ঐতিহাসিক লালকিল্লাৰ পৰা এই উদযাপনৰ গুৰি ধৰে। প্ৰধানমন্ত্ৰীৰ আগমনৰ লগে লগে লালকিল্লাত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় গীত বন্দে মাতৰম পৰিৱেশন কৰা হয়। প্ৰধানমন্ত্ৰী মোদীয়ে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ পাছতে ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰা হয়। ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ লগে লগে ভাৰতীয় বায়ুসেনাৰ MI-17 শ্ৰেণীৰ দুখন হেলিকপ্টাৰেৰে উদযাপনস্থলীত পুষ্পবৃষ্টি কৰা হয়। ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ সময়তে 21টা টোপধ্বনিৰে অভিবাদন জনোৱা হয়। এই বছৰ স্বাধীনতা দিৱসত বন্দে মাতৰমৰ 150 বছৰ উদযাপনৰ লগতে 2047 চনৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্যৰ যাত্ৰাত দেশৰ যুৱশক্তিৰ আশা আকাংক্ষা শক্তি তথা গুৰুত্বপূৰ্ণ অৱদানক উদযাপন কৰা হৈছে। এই উদযাপনত দেশৰ 3টা সেনাবাহিনীৰ 2500 কেডেটৰ লগতে মাই ভাৰত স্বেচ্ছাসেৱকসকলে অংশগ্ৰহণ কৰে। লালকিল্লা প্ৰাচীৰৰ পৰা ৰাষ্ট্ৰক উদ্দেশ্যি দিয়া ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে স্বাধীনতাৰ পাছত প্ৰথমবাৰৰ বাবে লালকিল্লাৰ পৰা বন্দে মাতৰম ধ্বনিত হৈছে। তেওঁ কয় যে শেহতীয়াকৈ দেশৰ কোনো অংশত বান আৰু ভূমিস্খলনৰ ফলত বহু পৰিয়াল ক্ষতিগ্ৰস্ত হৈছে। প্ৰধানমন্ত্ৰীয়ে সমগ্ৰ দেশ এই ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ সৈতে আছে বুলি আশ্বাস দিয়ে। তেওঁ কয় যে এখন ৰাষ্ট্ৰ যেতিয়া নিজৰ সংকল্প আৰু সামৰ্থ্যৰ বলত আগবাঢ়ি যায় তেতিয়াই সেই ৰাষ্ট্ৰ মহান হয়।
1: बाढ़ का प्रकोप रहा, भूस्खलन का प्रकोप रहा, अनेक परिवार प्रभावित हुए, उनके दुख दर्द को हम भली भांति अनुभव करते हैं। पीड़ित परिवारों को मैं विश्वास दिलाता हूं कि हम और पूरा देश उनके साथ खड़े हैं।
0: প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে বিগত 12 বছৰত দেশৰ কোটি কোটি জনসাধাৰণে নিজৰ দৃঢ়তা আৰু নিষ্ঠাৰে দেশক নতুন উচ্চতালৈ লৈ যোৱাৰ বাবে যৎপৰোনাস্তি চেষ্টা চলাইছে। এই প্ৰচেষ্টাৰ ফলতে 25 কোটি লোক দৰিদ্ৰতাৰ পৰা মুক্ত হৈছে বুলি তেওঁ কয়। এসময়ত 5খন ভংগুৰ অৰ্থনীতিৰ দেশৰ অন্যতম ভাৰত বৰ্তমান বিশ্বৰ গুৰুত্বপূৰ্ণ আৰু দ্ৰুত বিকশিত অৰ্থনীতি হিচাপে গঢ়ি উঠিছে বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ কয় যে ভাৰতে 2047 চনৰ ভিতৰত বিকশিত ৰাষ্ট্ৰ হিচাপে পরিগণিত হওয়ার বৃহৎ লক্ষ্য নির্ধারণ করেছে।
1: ইনি দেশবাসী কা প্রয়াস কা পরিণাম হ্যাঁ হম কবি ফ্রেজাইল 5 মে গিরে যাতে থে 12 সাল কে ভিতর ভিতর হম এক মেজর ইকোনমি মে ফাস্টেস্ট গ্রোইং ইকোনমি বন গয়ে আজ ভারত মে ভি এক বহুত বড়া সপনা দেখা আর ও সপনা হ্যায় জব আজাদি কে 100 সাল হোঙ্গে 2047 মে হম বিকশিত ভারত বনা কে রহেঙ্গে 140 করোড় দেশবাসী কে পুরুষার্থে ইস লক্ষ্য কো হমে হাসিল করনা আর জব দুনিয়া কি সবসে বড়ি আবাদি ওয়ালা দেশ বিকশিত হোনে কা সংকল্প লেতা হ্যায় তো ইয়ে দুনিয়া কি নজরো মে ভি হামারে সাহস কা পরিচায়ক বন জাতা হ্যায়।
0: বিভিন্ন খণ্ডত দেশে লাভ কৰা সাফল্যত আলোকপাত কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে বিগত 12 বছৰত প্ৰতিৰক্ষা সা সঁজুলি নিৰ্মাণ প্ৰায় 4 গুণ, খাদী আৰু গ্ৰামোদ্যোগৰ উৎপাদন প্ৰায় 5 গুণ, ইলেক্ট্ৰনিক নিৰ্মাণ প্ৰায় 7 গুণ, আধুনিক ৰেলৱেৰ ডবা নিৰ্মাণ 21 গুণ আৰু মোবাইল ফোনৰ নিৰ্মাণ 33 গুণ বৃদ্ধি পাইছে। তেওঁ লগতে কয় যে ইণ্টাৰনেটৰ ব্যৱহাৰকাৰীৰ সংখ্যাও 4 গুণ আৰু ডিজিটেল লেনদেন 100 গুণ বৃদ্ধি পাইছে। NDA চৰকাৰে সাধাৰণ নাগৰিকৰ কল্যাণ আৰু সুবিধাৰ প্ৰতিও সমানেই গুৰুত্ব সহকাৰে কাম কৰি আছে বুলি শ্ৰীমোদীয়ে প্ৰকাশ কৰে। তেওঁ উল্লেখ কৰে যে শতাধিক আওপুৰণি আইন বাতিলৰ লগতে হাজাৰ হাজাৰ নিয়ম প্ৰত্যাহাৰৰ জৰিয়তে প্ৰশাসনিক ব্যৱস্থাটো আমূল পৰিৱৰ্তন অনা হৈছে।
1: पिछले 12 वर्षों डिफेंस प्रोडक्शन करीब 4 गुना, खादी और ग्रामोद्योग का उत्पादन करीब 5 गुना हुआ, इलेक्ट्रॉनिक मैन्युफैक्चरिंग करीब 7 गुना बढ़ा, आधुनिक रेलवे कोच का निर्माण 21 गुना बढ़ा, मोबाइल फोन उत्पादन 33 गुना बढ़ा, आधुनिक युग को देकर के भी डिजिटल और इनोवेशन की दुनिया में भी हमने अपना परचम लहराया, इंटरनेट यूजर करीब 4 गुना बढ़े, पेटेंट ग्रांट होने की संख्या 4 गुना बढ़ी, डिजिटल ट्रांजेक्शन 100 गुना बढ़े।
0: প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰতে 2047 চনৰ ভিতৰত উন্নত ৰাষ্ট্ৰৰ লক্ষ্যৰ দিশে আগবাঢ়ি যোৱাৰ সময়ত বহু অভূতপূৰ্ব সংকট সফলভাৱে অতিক্ৰম কৰিছে। COVID-19 মহামাৰী আৰু ইউক্ৰেইন তথা পশ্চিম এছিয়াৰ সংঘাতৰ পৰৱৰ্তী সময়ৰ প্ৰত্যাহ্বানসমূহৰ কথা সোঁৱৰি শ্ৰীমোদীয়ে কয় যে এই সংকটৰ সময়ত প্ৰতিষেধক, ইন্ধন, গেছ, ডিজেল আৰু সাৰৰ মজুত হ্ৰাস হোৱা বুলি জনসাধাৰণৰ মাজত আতংকৰ সৃষ্টি কৰাৰ বাবে বহু ভৱিষ্যৎবাণী আৰু ভুৱা প্ৰচাৰ বিয়পি পৰিছিল। কিন্তু ভাৰতৰ সুপৰিকল্পিত নীতি, প্ৰস্তুতি আৰু সক্ৰিয় ব্যৱস্থাই এই প্ৰত্যাহ্বানসমূহৰ মুখামুখি হোৱাত সহায় কৰিছিল বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয় যে নাগৰিক দেৱ ভৱ নীতিৰ দ্বাৰা পৰিচালিত চৰকাৰৰ পন্থাই বিগত দশকত গ্ৰহণ

0: ব্যৱস্থাসমূহ যাতে সংকটৰ সময়ত ফলপ্ৰসূ হয় সেয়া নিশ্চিত কৰে। বৰ্তমান দেশত গেছ, পেট্ৰল আৰু ইউৰিয়াৰ পৰ্যাপ্ত যোগান আছে আৰু নিজৰ সামৰ্থ্যৰ বলত দেশ আত্মবিশ্বাসেৰে আগবাঢ়িছে বুলি প্ৰধানমন্ত্ৰী মোদীয়ে মন্তব্য কৰে।
1: ইউৰিয়া কে দাম দুনিয়া মে 3000 ৰুপিয়া পহঁচ গৈ এক বৰি কা আজ ভি হম মেৰে দেশ কি কিছানো কো ৱো বোঝ সহনে কে লিয়ে মজবুৰ নহি কৰ ৰহে সরকার আপনে কন্ধো পৰ ৱো বোঝ উঠা ৰহা হে আৰু দুনিয়া সে জো 3000 ৰুপিয়া মে ইউৰিয়া কা বোৰা হমে মিলতা হে ৱো হমাৰে কিছানো কো হম সিৰ্ফ 300 ৰুপিয়া মে দে পাতে ইতনা হি নহি ডিএপি আজ দুনিয়া মে 5000 পহঁচ চুকা হে লেকিন মেৰে দেশ কে কিছানো কো দিক্কত না হো ইছলিয়ে 1350 ৰুপিয়া মে আজ ভি ডিএপি দেনে কা কাম হম কৰ ৰহে হে।
0: উল্লেখযোগ্য যে এইবাৰ লালকিল্লাৰ কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে বিভিন্ন ক্ষেত্ৰৰ প্ৰায় 5000 গৰাকী বিশেষ অতিথিক আমন্ত্ৰণ জনোৱা হৈছে। 80 সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাক্সন্ধ্যা কালি দেশবাসীক উদ্দেশ্যি দিয়া ভাষণত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে কয় যে 1947 চনৰ 15 আগষ্টত দেশ পৰাধীনতাৰ শিকলিৰ পৰা মুক্ত হৈছিল। দেশৰ সকলো নাগৰিক, বিশেষকৈ শিক্ষাৰ্থী আৰু শিক্ষক, বিজ্ঞানী আৰু অভিযন্তা, চিকিৎসক আৰু স্বাস্থ্যকৰ্মী, শ্ৰমিক আৰু কৃষক সকলোৱে নিজ নিজ প্ৰয়াসেৰে ৰাষ্ট্ৰ নিৰ্মাণত জড়িত হৈ আছে বুলি ৰাষ্ট্ৰপতিগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয় যে 2047 চনত ভাৰতে স্বাধীনতাৰ শতবৰ্ষ উদযাপন কৰিব, সেয়েহে বিকশিত ভাৰত নিৰ্মাণৰ লক্ষ্যৰে দেশে লাভ কৰা বিকাশৰ জৰিয়তে প্ৰতিগৰাকী লোক যাতে উপকৃত হ'ব পাৰে তাৰ বাবে কেন্দ্ৰীয় চৰকাৰে সংকল্প গ্ৰহণ কৰিছে। নিজৰ সমৃদ্ধ ঐতিহ্য আৰু স্বাধীনতা সংগ্ৰামৰ আদৰ্শক সৰগত কৰি দেশ আধুনিকতা আৰু বিকাশৰ পথত অগ্ৰসৰ হ'ব বুলিও ৰাষ্ট্ৰপতিগৰাকীয়ে উল্লেখ কৰে। ৱয়ং ৰাষ্ট্ৰে জাগৰিয়াম বেদবাক্যই আমাক ৰাষ্ট্ৰৰ বাবে সদা সতৰ্ক হৈ থকাৰ প্ৰেৰণা দি আহিছে বুলিও তেওঁ মন্তব্য কৰে। শ্ৰীমতী মুৰ্মুৱে কয় যে জাতিৰ পিতা মহাত্মা গান্ধীৰ নেতৃত্বত দেশবাসী স্বাধীনতা সংগ্ৰামত জঁপিয়াই পৰাৰ লগতে স্বাধীন ভাৰতৰ বাবে বাবা চাহেব ডঃ ভীমৰাও আম্বেদকাৰে সামাজিক উন্নয়নৰ উচ্চ আদৰ্শ প্ৰতিষ্ঠা কৰে। ভাৰত মাতৃৰ এইসকল মহান সন্তানক ৰাষ্ট্ৰপতিগৰাকীয়ে প্ৰণিপাত জনোৱাৰ লগতে তেওঁলোকৰ আদৰ্শৰে দেশে স্বাধীনতা লাভ কৰা তথা দেশ প্ৰগতিৰ পথত আগবাঢ়ি যোৱাৰ কথাও ভাষণত উল্লেখ কৰে। দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো আজি উলহ মালহেৰে 80 সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হৈছে। গুৱাহাটীৰ খানাপাৰাত কেন্দ্ৰীয়ভাৱে আয়োজন কৰা স্বাধীনতা দিৱসৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই পতাকা উত্তোলন কৰে। মুখ্যমন্ত্ৰীয়ে আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ কুচকাৱাজৰ অভিবাদন গ্ৰহণ কৰে। স্বাধীনতা দিৱস উপলক্ষে দিয়া ভাষণত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই প্ৰথমবাৰৰ বাবে স্বাধীনতা দিৱসৰ অনুষ্ঠানত লালকিল্লাৰ পৰা বন্দে মাতৰম প্ৰতিধ্বনিত হোৱাৰ কথা উল্লেখ কৰে। এই মুহূৰ্তক ঐতিহাসিক বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে জাতিক উজ্জীৱিত কৰা এনে প্ৰাণস্পৰ্শী বন্দনা পৃথিৱীতে বিৰল বুলি মন্তব্য কৰে। 1875 চনত বংকিমচন্দ্ৰ চট্টোপাধ্যায়ে ৰচনা কৰা এই গীতটি মাতৃভূমিৰ প্ৰতি ঐশ্বৰিক বন্দনা বুলি তেওঁ উল্লেখ কৰে। ডঃ শৰ্মাই তেওঁৰ ভাষণত আমাৰ ঐক্যই আমাৰ সৰ্বশ্ৰেষ্ঠ শক্তি আৰু মাতৃভূমিৰ প্ৰতি থকা অকৃত্ৰিম প্ৰেমেই আমাৰ সৰ্বশ্ৰেষ্ঠ বিশ্বাস বুলি মন্তব্য কৰে। মুখ্যমন্ত্ৰীয়ে এইবাৰৰ বিধানসভা নিৰ্বাচনত জনসাধাৰণে NDA চৰকাৰৰ প্ৰতি পুনৰ আস্থা দেখুওৱাৰ কথাও উল্লেখ কৰে। ডঃ শৰ্মাই তেওঁৰ ভাষণত শেহতীয়া বানৰ প্ৰসংগ উল্লেখ কৰি এই বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ বান প্ৰভাৱিত প্ৰতিগৰাকী লোককে পুনৰ সংস্থাপনৰ বাবে যাৱতীয় সকলো ব্যৱস্থা লোৱা হ'ব বুলি প্ৰকাশ কৰে। তেওঁ বান প্ৰভাৱিত লোকসকলক গৃহ ঋণ, শিক্ষা ঋণ, যান বাহন ঋণৰ কিস্তি পৰিশোধৰ ম্যাদ ছমাহলৈ বৃদ্ধি কৰাৰ কথাও উল্লেখ কৰে। ৰাজ্যৰ অন্যান্য প্ৰান্ততো উৎসাহ উদ্দীপনাৰে স্বাধীনতা দিৱস উদযাপনৰ বাতৰি আমালৈ আহিছে। লখিমপুৰ জিলাৰ স্বাধীনতা দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্তই ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। গুৱাহাটী উচ্চ ন্যায়ালয়তো 80 সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হৈছে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পুৰণি চৌহদত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ চৌহদতো আজি স্বাধীনতা দিৱস উদযাপন কৰা হয়। কেন্দ্ৰটোৰ বিষয়া কৰ্মচাৰীসকলে ৰাষ্ট্ৰীয় গীত বন্দে মাতৰম পৰিৱেশনৰ পাছতে কেন্দ্ৰটোৰ মুৰববী ৰবীন চন্দ্ৰ বড়োৱে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। ইয়াৰ পাছতে সকলোৱে ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই 80 সংখ্যক স্বাধীনতা দিৱস উপলক্ষে ৰাজ্যবাসীক শুভেচ্ছা জ্ঞাপন কৰিছে। স্বাধীনতাৰ এই পবিত্ৰ ক্ষণত ৰাজ্যপালগৰাকীয়ে স্বাধীনতা সংগ্ৰামীসকলৰ সৰ্বোচ্চ ত্যাগক কৃতজ্ঞতাৰে স্মৰণ কৰে। তেওঁ লগতে জাতিৰ পিতা মহাত্মা গান্ধী আৰু সকলো স্বাধীনতা সংগ্ৰামী, বিশেষকৈ দেশৰ হকে প্ৰাণ আহুতি দিয়া অসমৰ সাহসী সন্তানসকললৈ শ্ৰদ্ধা নিবেদন কৰে। আকাশবাণী গুৱাহাটীৰ আজি নিশা 8:02 প্ৰচাৰ হ'বলগীয়া দৃষ্টিপাত অনুষ্ঠানত বন্দে মাতৰমৰ পৰা হাৰ ঘৰ তিৰংগালৈ স্বাধীনতাৰ উদযাপন বিষয়ত এটা আলোচনা প্ৰচাৰ কৰা হয়।

0: হ'ব। অনুষ্ঠানত ভাগ ল'ব গুৱাহাটী মহাবিদ্যালয়ৰ ইতিহাস বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক, নাট্যকাৰ তথা নাট পৰিচালক নৰেন পাটগিৰি আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰ ত্ৰিদীপ ভাগৱতীয়ে। অনুষ্ঠানটিৰ আঁত ধৰিব পৰিস্মিতা দিহিঙীয়াই। উজনি অসমৰ কেইবাখনো জিলাত শেহতীয়া বানৰ কাৰণ আৰু নামনি অঞ্চলত পৰা প্ৰভাৱসমূহ বিজ্ঞানসন্মতভাৱে অধ্যয়ন কৰাৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ে এটা বহু বিষয়ক গৱেষণা দল গঠন কৰিছে। গৱেষণা দলটোৱে যোৱা 19 জুলাইত বানৰ অন্তৰালত বিভিন্ন কাৰক, বানৰ প্ৰকৃতি আৰু ইয়াৰ ফলত নামনি অঞ্চলসমূহত সৃষ্টি হোৱা প্ৰভাৱসমূহৰ বিষয়ে তথ্য প্ৰমাণ সংগ্ৰহ আৰু বিজ্ঞানসন্মতভাৱে বিশ্লেষণ কৰিব। গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ভূপেন্দ্ৰ নাথ গোস্বামীৰ নেতৃত্বত গঠিত দলটোত ভূতাত্ত্বিক বিজ্ঞান বিভাগৰ অধ্যাপক পৰাগ ফুকন আৰু অৰ্থনীতি বিভাগৰ অধ্যাপক ৰাতুল মহন্ত সদস্য হিচাপে থাকিব। গুৱাহাটী বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক অধ্যাপক উৎপল শৰ্মাই দলটোৰ সদস্য তথা সমন্বয়ক হিচাপে দায়িত্ব পালন কৰিব। 135 সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ কাইলৈ আৰু পৰহিলৈ কোৱাৰ্টাৰ ফাইনেল অনুষ্ঠিত হ'ব। কাইলৈ দিনৰ 4 বজাত ৰাঁচীৰ বিৰচা মুণ্ডা ফুটবল ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত এছ চি দিল্লীয়ে মণিপুৰ এফ চি ৰেংদাইৰ বিৰুদ্ধে খেলিব। নিশা 7 বজাত কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্ৰীড়াংগনত হ'বলগীয়া দ্বিতীয়খন কোৱাৰ্টাৰ ফাইনেলত আই এছ এলৰ চেম্পিয়ন ইষ্ট বেংগল এফ চিয়ে ভাৰতীয় সেনাৰ ফুটবল দলৰ বিৰুদ্ধে খেলিব। আনহাতে পৰহিলৈ হ'বলগীয়া এখন খেলত মোহনবাগান জামছেদপুৰ এফ চিৰ মুখামুখি হোৱাৰ লগতে সেইদিনা নিশা 7 বজাত শ্বিলঙৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত হ'বলগীয়া চতুৰ্থখন কোৱাৰ্টাৰ ফাইনেলত নৰ্থ ইষ্ট ইউনাইটেড এফ চি শ্বিলং লাজং এফ চিৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক নিৰুপমা বৰঠাকুৰৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত প্ৰকাশিত বাতৰিত চকু ফুৰাওঁ।
1: সমগ্ৰ দেশতে আজি 80 সংখ্যক স্বাধীনতা দিৱস উলহমালহেৰে পালন কৰা হৈছে। স্বাধীনতা দিৱস উপলক্ষে দেশৰ ভিন্ন প্ৰান্তত বিস্তৃত কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। এই সংক্ৰান্তীয় বাতৰি আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহে প্ৰথম পৃষ্ঠাত সবিস্তাৰে প্ৰকাশ কৰিছে। স্বাধীনতা দিৱসৰ প্ৰাক সন্ধ্যা কালি ৰাষ্ট্ৰপতিৰ বিশিষ্ট সেৱা পদক আৰু প্ৰশংসনীয় সেৱা পদকসমূহ ঘোষণা কৰা হৈছে। ইয়াৰে ভিতৰত ৰাজ্যৰ 12গৰাকী আৰক্ষীক ৰাষ্ট্ৰপতি সেৱা পদকৰ বাবে বাছনি কৰা হৈছে। এই বাতৰিটো দৈনিক অসম, অসমীয়া খবৰ আদিৰ লগতে আটাইকেইখন কাকতে অন্যতম মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। ৰাজ্যৰ শেহতীয়া বানত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি ভূটানৰ ৰজা জিগমে খেচাৰে গভীৰ সমবেদনা জ্ঞাপন কৰাৰ এটা বাতৰি অসমীয়া খবৰ কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। বাতৰিটো দি চেণ্টিনেল কাকতে ভূটান কিং এক্সপ্ৰেছেছ কণ্ডলেন্সেছ অভাৰ লছ অফ লাইভছ ইন আছাম ফ্লাডছ এই শিৰোনামেৰে প্ৰকাশ কৰিছে। 41 বছৰৰ পিছতো অসম চুক্তিৰ মূল দফাসমূহ এতিয়াও সম্পূৰ্ণভাৱে ৰূপায়ণ হ'বলৈ বাকী আছে বুলি এটা বিশেষ বাতৰি দ্য আছাম ট্ৰিবিউন কাকতখনে প্ৰকাশ কৰিছে। অসমীয়া প্ৰতিদিন কাকতে বিজেপিৰ নেতা বিকাশ ধৰৰ নৃশংস হত্যাৰ ঘটনাক লৈ শ্ৰীভূমি উত্তপ্ত হৈ থকাৰ বাতৰি প্ৰকাশ কৰিছে। অসম অৰুণাচল সীমান্তত অৰুণাচলী লোকৰ নিৰ্বিচাৰ আক্ৰমণত আহত হোৱা ৰাজ্যৰ খিলঞ্জীয়া লোকসকলক 2 লাখ টকাকৈ সাহায্য প্ৰদান কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰাৰ এটা বাতৰি দৈনিক জনভূমি কাকতে প্ৰকাশ কৰিছে। আমাৰ অসম কাকতখনে অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ ভাৰত ম্যানমাৰ সীমান্তৱৰ্তী এলেকাত আছাম ৰাইফলছৰ শিবিৰত এন এছ চি এনে ভয়ংকৰ আক্ৰমণ সংঘটিত কৰাৰ বাতৰি অন্যতম মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। আহক আমি পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
0: বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। বৰ্ণাঢ্য কাৰ্যসূচীৰে দেশজুৰি 80 সংখ্যক স্বাধীনতা দিৱস উদযাপন। সমগ্ৰ দেশ শেহতীয়া দুৰ্যোগত ক্ষতিগ্ৰস্ত জনসাধাৰণৰ সৈতে আছে বুলি লালকিল্লাৰ পৰা দিয়া ভাষণত প্ৰধানমন্ত্ৰীৰ আশ্বাস। দেশৰ সকলো নাগৰিক নিজ নিজ প্ৰয়াসেৰে ৰাষ্ট্ৰ নিৰ্মাণত জড়িত হৈ আছে বুলি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ স্বাধীনতা দিৱসৰ প্ৰাক সন্ধ্যাৰ ভাষণত প্ৰকাশ। গুৱাহাটীৰ খানাপাৰাৰ স্বাধীনতা দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ পতাকা উত্তোলন আৰু কাইলৈ আৰু পৰহিলৈ ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেল। পুৱাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। এতিয়া জিলাৰ ৰূপ শুনিবলৈ পাব।

0: শেষ অধিবেশনৰো ইমানতেই অন্ত পৰিল। আমাৰ আজিৰ নিয়মীয়া অধিবেশন মুকলি কৰা হ'ব সন্ধিয়া 5:25 এই একে মিটাৰ আৰু একে বেণ্ডতে। প্ৰিয় শ্ৰোতা, এই অনুষ্ঠানৰ পিছতে আকাশবাণী দিল্লীৰ পৰা প্ৰচাৰিত অনুষ্ঠান শুনিবলৈ পাব FM বেণ্ডৰ 102.4 MHz-ত। আজি আমাৰ বিশেষ অধিৱেশনৰ বিভিন্ন দায়িত্বত থকা ব্যক্তিসকল হ'ল নিয়ন্ত্ৰণ কক্ষত মঞ্জু বড়ো, প্ৰতীক্ষা খনিকৰ, ট্ৰেন্সমিটাৰত গোবিন ছেত্ৰী, পৰিবহণ ব্যৱস্থাত নয়ন দৈমাৰী আৰু প্ৰচাৰণ কক্ষৰ পৰা মই চিত্ৰামণি বড়োৱে অনুষ্ঠান সামৰি পুনৰ স্বাধীনতা দিৱসৰ ওলগ জনাই আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বিদায় লৈছোঁ। নমস্কাৰ।
1: বিধ্বস্ত কৰা চৰাইদেউ আৰু শিৱসাগৰ জিলাত মানৱতাৰ বাৰ্তাৰে উপস্থিত হয় সুৰবাহিনী দলটোৱে। দুৰ্গম এলেকাত বিনামূলীয়া চিকিৎসা শিবিৰ অনুষ্ঠিত কৰাৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ কৰে। এই সন্দৰ্ভত আৰু অধিক জনাইছে আমাৰ সংবাদদাতাই।
2: বিপদৰ সময়ত সুৰ আৰু মানৱতাৰ বাৰ্তাৰে সদায় ৰাইজৰ কাষত থিয় দিয়া সুৰ বাহিনীয়ে পৰয়ংকাৰী বানে বিধ্বস্ত কৰা চৰাইদেউ আৰু শিৱসাগৰ জিলাত যোৱা 9, 10 আৰু 11 আগষ্টত এক বিশাল জনসংযোগ যাত্ৰা আৰম্ভ কৰে। অমৰ শিল্পী জয়ন্ত হাজৰিকাৰ মানৱীয় দৰ্শন আৰু জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ আদৰ্শক সাৰোগত কৰি গৰিমা শইকীয়া গাৰ্গৰ নেতৃত্বত সুৰ বাহিনীৰ উদ্যোগত জিলা দুখনৰ বিধ্বংসী বানাকান্ত অঞ্চলসমূহত খবৰ ল'বলৈ দলটো উপস্থিত হয়। পানী কমাৰ পিছত সৃষ্টি হ'ব পৰা মহামাৰীৰ পৰা দুৰ্গতসকলক ৰক্ষা কৰাৰ উদ্দেশ্যে তেওঁলোকে বানপীড়িত এলেকাত আয়োজন কৰে বিনামূলীয়া চিকিৎসা শিবিৰ। কেৱল চিকিৎসা সেৱাই নহয়, সংহাৰী বানে ঘৰ দুৱাৰৰ লগতে পাকঘৰৰ সকলো সামগ্ৰী উটুৱাই নিয়াত সৰ্বচন্ত হৈ পৰা ভুক্তভোগী পৰিয়ালসমূহৰ মাজত সুৰ বাহিনীয়ে বিতৰণ কৰে পাকঘৰত ব্যৱহৃত লাগতিয়াল সামগ্ৰীসমূহ। উল্লেখযোগ্য যে সুৰ বাহিনীৰ এই মহৎ আৰু সময় উপযোগী পদক্ষেপত বিশেষভাৱে সহায় জনাইছে চলচ্চিত্ৰ সমাজ অসম, কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন, গুৱাহাটী চিনে মিউজিক।
3: দেশ কো নই উচাইয়ো পৰ লে জানে মে হৰ প্ৰকাৰ সে প্ৰয়াস কিয়া মে উনকে ইছ প্ৰয়াসো কা আদৰপূৰ্বক স্বীকাৰ কৰতা আৰু উসী কা পৰিণাম হে ইতনে কম সময় মে 25 কৰোৰ দেশবাসী গৰীবী কো পৰাস্ত কৰকে গৰীবী সে বাহাৰ নিকলে হে।
4: Prime Minister said energy security is today's need and that's why we have already taken steps in this direction. Mr. Modi said the government is moving forward with the aim of 100 gigawatts of nuclear power capacity by 2047. He added that India has set a target of commissioning 5 new nuclear reactors during the current decade.
3: Ab energy ke bina bhi nayi duniya ko chalana mushkil hai aur isliye hame cheap ho, AI ho, data center ho, hame बहुत बड़ी मात्रा में बिजली की जरूरत होगी। एनर्जी सिक्योरिटी ये हमारे समय की मांग है और इसलिए हमने पहले से ही उस दिशा में एक के बाद एक मजबूत कदम उठाए हैं। एनर्जी सिक्योरिटी का एक बड़ा माध्यम है परमाणु ऊर्जा, न्यूक्लियर एनर्जी। हमने पार्लियामेंट में शांति एक्ट पास कर करके एक नए लक्ष्य तरफ जाने का रास्ता तय कर लिया है। 2047 तक हम 100 GW न्यूक्लियर पावर का लक्ष्य लेकर के चल रहे हैं।
4: Prime Minister said India has already begun production at 3 semiconductor plants and 5 to 8 more plants are expected to come up in the coming years.
3: Desh azad hone ke baad विश्व में तो सेमीकंडक्टर की चर्चा हो चुकी, हमारे यहाँ भी बातें होती थी, लेकिन सेमीकंडक्टर का कोई बड़ा प्लान हम आगे नहीं बढ़ा पाए। और आज स्थिति क्या है, आज की डिजिटल दुनिया में चीप का महात्म्य हम समझते हैं। कोई भी इलेक्ट्रॉनिक गुड्स होगा, हमारे मेडिकल इक्विपमेंट होंगे, हमारे ट्रांसपोर्ट के रास्ते होंगे, हर किसी में चीप अनिवार्य है और इसे इस चीप के बिना दुनिया थम जाए ऐसी स्थिति पैदा हो। भारत ने आत्मनिर्भर होने की दिशा में अपना सेमीकंडक्टर प्लांट शुरू हो चुका।
4: Mr. Modi unveiled a 7-point reform framework or Saptadhara aimed at accelerating India's journey towards becoming a Vikasit Bharat by 2047. He said work that could not be completed in the past 5 to 7 decades must be achieved within the next 5 to 7 years.
3: Main aaj us yug ko bhi yaad karna chahunga jab desh Bharat ka samartha Sapt Sindhu ke roop mein hum jante the, hum samajhte the, hum sunte the. Ab Vikasit Bharat banane ke liye हमें नई धारा चाहिए। आज लाल किले की प्राचीर से मैं देश के सामने शक्ति की सप्त धारा का आह्वान करता हूँ। आने वाले 5-7 साल में जो पिछले 5-7 दशक में नहीं हुआ, वो सप्त धारा के सामर्थ्य से, शक्ति से हम

শ্ৰোতাসকলে আধুনিক গীতৰ অনুষ্ঠানটি শুনিছে চন্দ্ৰাশ্ৰী চক্ৰৱৰ্তীৰ কণ্ঠত। অনুষ্ঠানত এইবাৰ শুনক সূৰ্য কুমাৰ ৰাজাৰ কথাৰে শিল্পীৰ কণ্ঠৰ আন এটি গীত।

আধুনিক গীতৰ অনুষ্ঠানটি শুনিলে। আজিৰ অনুষ্ঠানত শ্ৰোতাসকলে দ্বিজেন্দ্ৰ মোহন শৰ্মা আৰু সূৰ্যকুমাৰ ৰাজাৰ কথাৰে চন্দ্ৰশ্ৰী চক্ৰৱৰ্তীৰ কণ্ঠৰ দুটি গীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত, 729 কিলোহাৰ্টজত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত। এতিয়া শুনক শাস্ত্ৰীয় সংগীত। শিল্পী পণ্ডিত ভীমসেন যোশী, ৰাগ বৃন্দাবনী সাৰংগ।

0: শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানটি শুনিলে। আজিৰ শিল্পী আছিল পণ্ডিত ভীমসেন যোশী, ৰাগ বৃন্দাবনী সাৰং। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। ক্ষন্তেক পাছতে অৰ্থাৎ 1:40 বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰি পঢ়িছো পৰিস্মিতা দিহিঙীয়াই। এতিয়া প্ৰধান বাতৰিসমূহ হৈছে, দেশজুৰি আজি 80 সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হৈছে। বিগত 12 বছৰত জনসাধাৰণে দেশক নতুন উচ্চতালৈ লৈ যোৱাৰ প্ৰচেষ্টা চলাইছে বুলি স্বাধীনতা দিৱসৰ ভাষণত প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰিছে। অসমতো আজি উলহ মালহেৰে 80 সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হৈছে। 1 নৱেম্বৰৰ পৰা এমাহৰ বাবে বাল্য বিবাহৰ বিৰুদ্ধে অসম আৰক্ষীয়ে ৰাজ্যখনত আপোচবিহীন অভিযান চলাব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছে। উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যতে আজি দেশৰ 80 সংখ্যক স্বাধীনতা দিৱস উৎসাহ উদ্দীপনাৰে উদযাপন কৰা হৈছে। আৰু কাইলৈ আৰু পৰহিলৈ দুৰান কাপ ফুটবল প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেল খেল অনুষ্ঠিত হ'ব। দেশে আজি 80 সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিল্লীৰ ঐতিহাসিক লালকিল্লাৰ পৰা এই উদযাপনৰ গুৰি ধৰে। প্ৰধানমন্ত্ৰীৰ আগমনৰ লগে লগে লালকিল্লাত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় গীত বন্দে মাতৰম পৰিৱেশন কৰা হয়। প্ৰধানমন্ত্ৰী মোদীয়ে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ পাছতে ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰে। লালকিল্লা প্ৰাচীৰৰ পৰা ৰাষ্ট্ৰক উদ্দেশ্যি দিয়া ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে স্বাধীনতাৰ পাছত প্ৰথমবাৰৰ বাবে লালকিল্লাৰ পৰা বন্দে মাতৰম ধ্বনিত হয়। তেওঁ কয় যে শেহতীয়াকৈ দেশৰ কোনো অংশত বান আৰু ভূমিস্খলনৰ ফলত বহু পৰিয়াল ক্ষতিগ্ৰস্ত হৈছে। প্ৰধানমন্ত্ৰীয়ে সমগ্ৰ দেশ এই ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ সৈতে আছে বুলি আশ্বাস দিয়ে। তেওঁ কয় যে এখন ৰাষ্ট্ৰ যেতিয়া নিজৰ সংকল্প আৰু সামৰ্থ্যৰ বলত আগবাঢ়ি যায় তেতিয়াই সেই ৰাষ্ট্ৰ মহান হয়।
2: बाढ़ का प्रकोप रहा, भूस्खलन का प्रकोप रहा, अनेक परिवार प्रभावित हुए, उनके दुख दर्द को हम भली भांति अनुभव करते हैं। पीड़ित परिवारों को मैं विश्वास दिलाता हूं कि हम और पूरा देश उनके साथ खड़े हैं।
1: প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে বিগত 12 বছৰত দেশৰ কোটি কোটি জনসাধাৰণে নিজৰ দৃঢ়তা আৰু নিষ্ঠাৰে দেশক নতুন উচ্চতালৈ লৈ যোৱাৰ বাবে যৎপৰোনাস্তি চেষ্টা চলাইছে। এই প্ৰচেষ্টাৰ ফলতে 25 কোটি লোক দৰিদ্ৰতাৰ পৰা মুক্ত হৈছে বুলি তেওঁ কয়। এসময়ত 5খন ভংগুৰ অৰ্থনীতিৰ দেশৰ অন্যতম ভাৰত বৰ্তমান বিশ্বৰ গুৰুত্বপূৰ্ণ আৰু দ্ৰুত বিকশিত অৰ্থনীতি হিচাপে গঢ় লৈ উঠিছে বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ কয় যে ভাৰতে 2047 চনৰ ভিতৰত বিকশিত ৰাষ্ট্ৰ হিচাপে পৰিগণিত হোৱাৰ বৃহৎ লক্ষ্য নিৰ্ধাৰণ কৰিছে।
2: ইনি দেশবাসীয়ো কা প্ৰয়াস কা পৰিণাম হে কি হম কবি ফ্ৰেজাইল ফাইল মে গিৰে জাতে থে 12 সাল কে ভিতৰ ভিতৰ হম এক মেজৰ ইকনমি মে ফাস্ট।

0: इस ग्रोइंग इकोनॉमी बन गए हैं।
1: आज भारत ने भी एक बहुत बड़ा सपना देखा और वो सपना है जब आजादी के 100 साल होंगे 2047 में हम विकसित भारत बना के रहेंगे। 140 करोड़ देशवासियों के पुरुषार्थ से इस लक्ष्य को हमें हासिल करना है। और जब दुनिया की सबसे बड़ी आबादी वाला देश विकसित होने का संकल्प लेता है तो ये दुनिया की नजरों में भी हमारे साहस का परिचायक बन जाता है।
2: বিভিন্ন খণ্ডত দেশে লাভ কৰা সাফল্যত আলোকপাত কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে বিগত 12 বছৰত প্ৰতিৰক্ষা সা সঁজুলি নিৰ্মাণ প্ৰায় 4 গুণ, খাদী আৰু গ্ৰাম্য উদ্যোগৰ উৎপাদন প্ৰায় 5 গুণ, ইলেক্ট্ৰনিক নিৰ্মাণ প্ৰায় 7 গুণ, আধুনিক ৰেলৱে ডবা নিৰ্মাণ 21 গুণ আৰু মোবাইল ফোনৰ নিৰ্মাণ 33 গুণ বৃদ্ধি পাইছে। তেওঁ লগতে কয় যে ইণ্টাৰনেটৰ ব্যৱহাৰকাৰীও প্ৰায় 4 গুণ আৰু ডিজিটেল লেনদেন 100 গুণ বৃদ্ধি পাইছে। এনডিএ চৰকাৰে সাধাৰণ নাগৰিকৰ কল্যাণ আৰু সুবিধাৰ প্ৰতিও সমানে গুৰুত্ব সহকাৰে কাম কৰি আছে বুলি শ্ৰীমোদীয়ে প্ৰকাশ কৰে। তেওঁ উল্লেখ কৰে যে শতাধিক আওপুৰণি আইন বাতিলৰ লগতে হাজাৰ হাজাৰ নিয়ম বৰ্জনৰ জৰিয়তে প্ৰশাসনিক ব্যৱস্থাটো আমূল পৰিৱৰ্তন অনা হৈছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতে 2047 চনৰ ভিতৰত উন্নত ৰাষ্ট্ৰৰ লক্ষ্যৰ দিশে আগবাঢ়ি যোৱাৰ সময়ত বহু অভূতপূৰ্ব সংকট সফলভাৱে অতিক্ৰম কৰিছে। বিশ্ব নেতা আৰু বিদেশী অভিযানসমূহে 80 সংখ্যক স্বাধীনতা দিৱস উপলক্ষে ভাৰতক শুভেচ্ছা জনাইছে। বিশ্ব নেতাসকলে ভাৰতৰ গণতান্ত্ৰিক যাত্ৰা, সভ্যতাগত ঐতিহ্য আৰু আঞ্চলিক আৰু গোলকীয় সহযোগিতাৰ ক্ষেত্ৰত সুদূৰপ্ৰসাৰী ভূমিকাৰ প্ৰশংসা কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰদেশ সচিব মাৰ্কো ৰুবিঅই ভাৰত আৰু আমেৰিকাৰ মাজৰ সুদৃঢ় সম্পৰ্কত আলোকপাত কৰাৰ লগতে ছিংগাপুৰৰ ৰাষ্ট্ৰপতি থাৰমান চানমুগাৰত্নমে দক্ষতা, ডিজিটেল ব্যৱস্থা, বহন ক্ষমতা আৰু উন্নত নিৰ্মাণ খণ্ডত ভাৰতৰ সৈতে বৰ্ধিত সহযোগিতাৰ কথা উল্লেখ কৰে। ইজৰাইলৰ ৰাষ্ট্ৰদূত ৰিউভেন আজাৰ, আৰ্জেণ্টিনাৰ ৰাষ্ট্ৰদূত মাৰিয়ানো কৌচিনো, শ্ৰীলংকাৰ উচ্চায়ুক্ত মাহিচিনী কলনে, নেপালৰ দূতাবাস, ফ্ৰান্সৰ দূতাবাস, অষ্ট্ৰেলিয়াৰ উপ উচ্চায়ুক্ত আৰু কানাডাৰ উচ্চায়ুক্তই ভাৰতৰ ঐতিহ্য, বিবিধতা, অৰ্থনৈতিক সম্ভাৱনীয়তা আৰু বৰ্ধিত দ্বিপাক্ষিক সম্পৰ্কত গুৰুত্ব আৰোপ কৰি স্বাধীনতা দিৱসৰ শুভেচ্ছা জনায়। দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো আজি উলহ মালহেৰে 80 সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হৈছে। গুৱাহাটীৰ খানাপাৰাত কেন্দ্ৰীয়ভাৱে আয়োজন কৰা স্বাধীনতা দিৱসৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই পতাকা উত্তোলন কৰে। এই উপলক্ষে দিয়া ভাষণত মুখ্যমন্ত্ৰীয়ে শেহতীয়া বানত অসমৰ সৰ্বাধিক ক্ষতিগ্ৰস্ত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ প্ৰভাৱিত প্ৰতিগৰাকী লোকৰ পুনৰ সংস্থাপন আৰু জিলা 4খনৰ হেৰুওৱা স্বাভাৱিক ছন্দ উভতাই অনাৰ বাবে চৰকাৰে চেষ্টাৰ অকণো ক্ৰুটি নকৰে বুলি প্ৰকাশ কৰে। অসমত বাল্যবিবাহ সম্পৰ্কীয় 12,194 গোচৰ ৰুজু হোৱা বুলি উল্লেখ কৰি ডঃ শৰ্মাই 1 নৱেম্বৰৰ পৰা 30 দিনৰ বাবে বাল্যবিবাহৰ বিৰুদ্ধে অসম আৰক্ষীয়ে আপোচবিহীন অভিযান চলাব বুলি জানিবলৈ দিয়ে। স্বাস্থ্য ক্ষেত্ৰক আগুৱাই নিয়াৰ বাবে চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থাৰ বিষয়ে উল্লেখ কৰি ডঃ শৰ্মাই কয় যে প্ৰতিটো উপস্বাস্থ্য কেন্দ্ৰত এগৰাকীকৈ চিকিৎসকৰ দিহা কৰা হৈছে। তেওঁ লগতে 18 বছৰৰ তলৰ শিশুৰ 50 বিধ ৰোগৰ চিকিৎসা বিনামূলীয়া কৰা হ'ব বুলি উল্লেখ কৰে। তেওঁ কয় যে অসম চৰকাৰে যুৱ সবলীকৰণ আৰু উন্নয়ন বিভাগ গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। বিকশিত অসম 2047 কাৰ্যসূচীৰ জৰিয়তে চৰকাৰে ৰাজ্যৰ পথ, বিদ্যালয়, গ্ৰামাঞ্চল আৰু আন্তঃগাঁথনিৰ উন্নয়নৰ বাবে অহা 4 বছৰত 50,000 কোটি টকা ব্যয় কৰিব বুলি তেওঁ প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে জনসাধাৰণক লোকপিয়লত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি ৰাষ্ট্ৰ গঠনত অৰিহণা যোগাবলৈও আহ্বান জনায়। উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যতে আজি দেশৰ 80 সংখ্যক স্বাধীনতা দিৱস উৎসাহ উদ্দীপনাৰে উদযাপন কৰা হৈছে। নাগালেণ্ডৰ কোহিমাত থকা ৰাজ্যখনৰ সচিবালয়ত আয়োজিত ৰাজ্যিক পৰ্যায়ৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ'য়ে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। অনুষ্ঠানত দিয়া ভাষণত মুখ্যমন্ত্ৰীয়ে স্বাধীনতা যুঁজৰ সেনানীসকললৈ শ্ৰদ্ধা জ্ঞাপন কৰে। ভাৰতে গণতান্ত্ৰিক, শক্তিশালী, সমৃদ্ধিশালী আৰু প্ৰগতিশীল ৰাষ্ট্ৰ হিচাপে গঢ় লোৱাৰ দিশত সমন্বিত প্ৰচেষ্টা গ্ৰহণৰ বাবে তেওঁ জনসাধাৰণক আহ্বান জনায়। মিজোৰামতো আজি স্বাধীনতা দিৱসৰ কাৰ্যসূচী উলহ মালহেৰে আয়োজন কৰা হয়। আইজলত আয়োজিত কাৰ্যসূচীত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি মুখ্যমন্ত্ৰী লালডুৱমাই এখন আত্মনিৰ্ভৰ আৰু উন্নত মিজোৰাম গঢ়াৰ বাবে প্ৰয়াস চলাবলৈ সকলোকে আহ্বান জনায়। ত্ৰিপুৰাতো আজি দেশৰ 80 সংখ্যক স্বাধীনতা দিৱসৰ কাৰ্যসূচী গ্ৰহণ কৰা হয়। এই উপলক্ষে ৰাজ্যপাল ইন্দ্ৰ সেনা ৰেড্ডী নাল্লুৱে দেশৰ স্বাধীনতা যুঁজৰ সেনানীসকলক শ্ৰদ্ধাৰে স্মৰণ কৰে। অৰুণাচল প্ৰদেশ, মেঘালয় আৰু ছিকিমতো আজি দেশৰ 80 সংখ্যক স্বাধীনতা দিৱস উৎসাহ উদ্দীপনাৰে উদযাপন কৰা হয়।

0: ইণ্ডোনেছিয়াৰ ফ্লৰেন্স খণ্ডত আজি পুৱা ৰিখটাৰ স্কেলত 7.7 প্ৰাবল্যৰ এটা ভূমিকম্পত কমেও 20 লোকৰ মৃত্যু হয়। ভূমিকম্পত বহু অট্টালিকা ভাঙি পৰাৰ লগতে ভূমিস্খলন হোৱাৰ ফলত 6 লোক আহত হয়। এতিয়াও 2 লোক সন্ধানহীন হৈ থকা বুলি জানিব পৰা গৈছে। ভূমিকম্পৰ পাছতে ছুনামিৰ সতৰ্কতা জাৰি কৰা হৈছিল যদিও পাছত সাগৰৰ স্তৰৰ বিশেষ পৰিৱৰ্তন প্ৰত্যক্ষ নকৰাত সতৰ্কবাণী উঠাই লোৱা হয়। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভূবৈজ্ঞানিক সমীক্ষাই প্ৰকাশ কৰা মতে ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল ইণ্ডোনেছিয়াৰ পূব নুছা টেংগাৰাৰ এণ্ডে নগৰৰ পৰা প্ৰায় 68 কিলোমিটাৰ উত্তৰ উত্তৰ পূবৰ ভূগৰ্ভৰ 10 কিলোমিটাৰ গভীৰত। এই ভূমিকম্পৰ পাছতে অঞ্চলটোত কেইবাটাও সৰু বৰ ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছে। এশ 35 সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ কাইলৈ আৰু পৰহিলৈ কোৱাৰ্টাৰ ফাইনেল অনুষ্ঠিত হ'ব। কাইলৈ দিনৰ 4 বজাত ৰাঁচীৰ বিৰচা মুণ্ডা ফুটবল ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত এছ চি দিল্লীয়ে মণিপুৰৰ এফ চি ৰেংদাৰ বিৰুদ্ধে খেলিব। নিশা 7 বজাত কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্ৰীড়াংগণত হ'বলগীয়া দ্বিতীয়খন কোৱাৰ্টাৰ ফাইনেলত আই এছ এলৰ চেম্পিয়ন ইষ্ট বেংগল এফ চিয়ে ভাৰতীয় সেনাৰ ফুটবল দলৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। দেশজুৰি আজি 80 সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হৈছে। বিগত 12 বছৰত জনসাধাৰণে দেশক নতুন উচ্চতালৈ লৈ যোৱাৰ প্ৰচেষ্টা চলাইছে বুলি স্বাধীনতা দিৱসৰ ভাষণত প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰিছে। অসমতো আজি উলহ মালহেৰে 80 সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হৈছে। উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যতে আজি দেশৰ 80 সংখ্যক স্বাধীনতা দিৱস উৎসাহ উদ্দীপনাৰে উদযাপন কৰা হৈছে। আৰু কাইলৈ আৰু পৰহিলৈ ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেল খেল অনুষ্ঠিত হ'ব। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব।
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। নিবেদন কৰিছো মৌ টুকাৰীৰ মাত। আজিৰ অনুষ্ঠানটি সজোৱা হৈছে পাৰ্বতী প্ৰসাদ বৰুৱাদেৱৰ দ্বাৰা ৰচিত কেইটিমান গীতেৰে। শিল্পী মধুস্মিতা ভট্টাচাৰ্য্য়।

0: এতিয়া শুনক আঞ্চলিক বাতৰি।
1: এয়া আকাশবাণী গুৱাহাটী বিয়লি 3 বজাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। দেশৰ 80 সংখ্যক স্বাধীনতা দিৱস আজি ব্যাপক উৎসাহ উদ্দীপনাৰে উদযাপন কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিল্লীৰ ঐতিহাসিক লালকিল্লাৰ পৰা এই উদযাপনৰ নেতৃত্ব দিয়ে। প্ৰধানমন্ত্ৰীৰ আগমনৰ লগে লগে লালকিল্লাত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় গীত বন্দে মাতৰম পৰিৱেশন কৰা হয়। প্ৰধানমন্ত্ৰী মোদীয়ে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ পাছতে ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰা হয়। ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ লগে লগে ভাৰতীয় বায়ুসেনাৰ MI-17 শ্ৰেণীৰ 2খন হেলিকপ্টাৰেৰে উদযাপনস্থলীত পুষ্পবৃষ্টি কৰা হয়। ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ সময়তে 21টা উপধ্বনিৰে অভিবাদন জনোৱা হয়। এই বছৰ স্বাধীনতা দিৱসত বন্দে মাতৰমৰ 150 বছৰ উদযাপনৰ লগতে 2047 চনৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্যৰ যাত্ৰাত দেশৰ যুৱশক্তিৰ আশা আকাংক্ষা, শক্তি তথা গুৰুত্বপূৰ্ণ অৱদানক উদযাপন কৰা হৈছে। লালকিল্লাৰ পৰা ৰাষ্ট্ৰক উদ্দেশ্যি দিয়া ভাষণত প্ৰধানমন্ত্ৰীয়ে কয় যে স্বাধীনতাৰ পাছত প্ৰথমবাৰৰ বাবে লালকিল্লাৰ পৰা বন্দে মাতৰম ধ্বনিত হৈছে। তেওঁ কয় যে শেহতীয়াকৈ দেশৰ কোনো কোনো অংশত বান আৰু ভূমিস্খলনৰ ফলত বহু পৰিয়াল ক্ষতিগ্ৰস্ত হৈছে। প্ৰধানমন্ত্ৰীয়ে সমগ্ৰ দেশ এই ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ সৈতে আছে বুলি আশ্বাস দিয়ে। তেওঁ কয় যে এখন ৰাষ্ট্ৰ যেতিয়া নিজৰ সংকল্প আৰু সামৰ্থ্যৰ ফলত আগবাঢ়ি যায় তেতিয়াই সেই ৰাষ্ট্ৰ মহান হয়। প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে বিগত 12 বছৰত দেশৰ কোটি কোটি জনসাধাৰণে নিজৰ দৃঢ়তা আৰু নিষ্ঠাৰে দেশক নতুন উচ্চতালৈ লৈ যোৱাৰ বাবে যৎপৰোনাস্তি চেষ্টা চলাইছে। এই প্ৰচেষ্টাৰ ফলতে 25 কোটি লোক দৰিদ্ৰতাৰ পৰা মুক্ত হৈছে বুলিও তেওঁ মন্তব্য কৰে। দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো আজি উলহ মালহেৰে 80 সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হৈছে। গুৱাহাটীৰ খানাপাৰাত কেন্দ্ৰীয়ভাৱে আয়োজন কৰা দিৱসৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই পতাকা উত্তোলন কৰে। মুখ্যমন্ত্ৰীয়ে আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ কুচকাৱাজৰ অভিবাদন গ্ৰহণ কৰে। এই উপলক্ষে দিয়া ভাষণত মুখ্যমন্ত্ৰীয়ে শেহতীয়া বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ প্ৰভাৱিত প্ৰতিগৰাকী লোকৰ পুনৰ সংস্থাপন আৰু জিলা 4খনৰ হেৰুৱা স্বাভাৱিক ছন্দ উভতায়নৰ বাবে চৰকাৰে চেষ্টাৰ অকণো ত্ৰুটি কৰে বুলি প্ৰকাশ কৰে। তেওঁ কয় যে বান বিধ্বস্ত প্ৰতিটো পৰিয়ালক চৰকাৰে আগবঢ়াই নিব। তেওঁ বান প্ৰভাৱিত লোকসকলক গৃহ ঋণ, শিক্ষা ঋণ, যান বাহন ঋণৰ কিস্তি পৰিশোধৰ ক্ষেত্ৰত 6 মাহলৈ সকাহ দিয়াৰ কথা উল্লেখ কৰে। বান ক্ষতিগ্ৰস্ত লোকসকলে এবছৰলৈ মাটিৰ খাজনা দিব নালাগে বুলিও তেওঁ জানিবলৈ দিয়ে। ৰাজ্যত বাল্যবিবাহ সম্পৰ্কীয় 12,194টা গোচৰ ৰুজু হোৱা বুলি উল্লেখ কৰি ড০ শৰ্মাই 1 নৱেম্বৰৰ পৰা 30 দিনৰ বাবে বাল্য বিবাহৰ বিৰুদ্ধে অসম আৰক্ষীয়ে আপোচবিহীন অভিযান চলাব বুলি জানিবলৈ দিয়ে।
2: বাল্য বিবাহ রোধৰ ক্ষেত্ৰত অসমে লোৱা সংকল্প আজি দেশৰ ভিতৰতে এক অনুপম আদৰ্শলৈ পৰিণত হৈছে। 2021 চনত মই এই তিৰংগ পতাকাৰ তলত ঘোষণা কৰিছিলো যে আমি বাল্য বিবাহ অসমত আমি সমাপ্ত কৰিম। যোৱা 5টা বছৰত 12,193টা গোচৰ ৰুজু হোৱাৰ লগতে 11,099 জন লোকক আমি বাল্য বিবাহত অপরাধত গ্রেপ্তার করেছিল। ইয়ার পিছতে আমি দেখা পাইছিল যে রাজ্যত বাল্য বিবাহ অভাবনীয়ভাবে হ্রাস পাইছিল আৰু কলেজ ইউনিভার্সিটির ছাত্রীর নাম ভর্তি অভাবনীয়ভাবে বৃদ্ধি পাইছিল। আজির এই দিনটোতে মই অসম আরক্ষীক 1 নৱেম্বৰৰ পৰা 30 দিন বাল্য বিবাহৰ বিৰুদ্ধে এক আপোচবিহীন সংগ্ৰামত লিপ্ত হবলৈ নিৰ্দেশ জাৰি কৰিছো।
1: মুখ্যমন্ত্ৰীয়ে কমলপুৰ, বৰহমপুৰ, ৰঙানদী, চিচিবৰগাঁও, খুমটাই, বৰখলা, চাবুৱা আৰু লাহোৱাল এই 8খন নতুন সমজিলা গঠনৰ কথাও ঘোষণা কৰে। ৰাজ্যৰ অন্যান্য প্ৰান্তত

উৎসাহ উদ্দীপনাৰে স্বাধীনতা দিৱস উদযাপনৰ বাতৰি আমালৈ আহিছে। লখিমপুৰ জিলাৰ স্বাধীনতা দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্তই ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। নলবাৰী জিলাত বিত্ত, বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি ভাষণ দিয়ে। তেওঁ ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ অধীনত চলি থকা উন্নয়নমূলক কাম কাজত আলোকপাত কৰে। ডিব্ৰুগড় জিলাতো আজি স্বাধীনতা দিৱসৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। খনিকৰ খেলপথাৰত জিলা প্ৰশাসনৰ উদ্যোগত আয়োজিত কেন্দ্ৰীয় কাৰ্যসূচীত জলসম্পদ মন্ত্ৰী সুশান্ত বৰগোহাঁয়ে তিৰংগ পতাকা উত্তোলন কৰি কুচকাৱাজৰ অভিবাদন গ্ৰহণ কৰে। যোৰহাট জিলাৰ কাছাৰী ময়দানত আয়োজিত স্বাধীনতা দিৱসৰ

0: খনিকৰ খেলপথাৰত জিলা প্ৰশাসনৰ উদ্যোগত আয়োজিত কেন্দ্ৰীয় কাৰ্যসূচীত জলসম্পদ মন্ত্ৰী সুশান্ত বৰগোহাঁয়ে ত্ৰিৰংগ পতাকা উত্তোলন কৰি কুচকাৱাজৰ অভিবাদন গ্ৰহণ কৰে। যোৰহাট জিলাৰ কাছাৰী ময়দানত আয়োজিত স্বাধীনতা দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী অতুল বৰাই ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি সামৰিক আৰু অসামৰিক বাহিনীৰ কুচকাৱাজৰ অভিবাদন গ্ৰহণ কৰে। চৰাইদেউ জিলাত জিলা প্ৰশাসনৰ উদ্যোগত সোণাৰী ৰাজহুৱা খেলপথাৰত দিৱসৰ বিস্তৃত কাৰ্যসূচীৰ আয়োজন কৰা হয়। জিলা আয়ুক্ত ডাঃ নেহা যাদৱে পতাকা উত্তোলন কৰি ভাষণ দিয়ে। শিৱসাগৰৰ বৰ্ডিং খেলপথাৰত আয়োজিত অনুষ্ঠানত উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী বিমল বৰাই মুখ্য অতিথি হিচাপে উপস্থিত থাকি ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 4 বজাত শুনিবলৈ পাব।
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্জ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ অনুষ্ঠানসমূহ নিউজ অন AIR মোবাইল এপতো উপলব্ধ। এতিয়া শুনক পৰিণীতা বৰঠাকুৰৰ কণ্ঠৰ আধুনিক গীত।

পৰিণীতা বৰঠাকুৰৰ কণ্ঠৰ আধুনিক গীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আকাশবাণী গুৱাহাটীৰ আজি নিশা 8:02 প্ৰচাৰ হ'বলগীয়া দৃষ্টিপাত অনুষ্ঠানত বন্দে মাতৰমৰ পৰা হৰ ঘৰ তিৰংগালৈ স্বাধীনতাৰ উদযাপন বিষয়ত এটা আলোচনা প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ভাগ ল'ব

গুৱাহাটী মহাবিদ্যালয়ৰ ইতিহাস বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক, নাট্যকাৰ তথা নাট পৰিচালক নৰেন পাটগিৰি আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰ ত্ৰিদীপ ভাগৱতীয়ে অনুষ্ঠানটিৰ আঁত ধৰিব পৰিস্মিতা দিহিঙীয়াই। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক নেপালী অনুষ্ঠান।

0: সমূহ শ্ৰোতাকে নমস্কাৰ জনাই আৰম্ভ কৰিছোঁ আজিৰ কৃষকবাণী। এই অনুষ্ঠানটি প্ৰচাৰ কৰা হৈছে ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ সৌজন্যত। কৃষি ক্ষেত্ৰত উদ্যান শস্যৰ এক উল্লেখযোগ্য ভূমিকা আছে, সেয়ে আজি এটি আলোচনা আগবঢ়াইছোঁ উদ্যান শস্য ক্ষেত্ৰৰ সাম্প্ৰতিক অগ্ৰগতি। আলোচনাটিত ভাগ লৈছে নলবাৰীৰ উদ্যান বিজ্ঞান আৰু কৃষি পদ্ধতি গৱেষণা মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ডক্টৰ হিমাদ্ৰী শেখৰ দত্ত আৰু মৰিগাঁও কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যান শস্য বিশেষজ্ঞ ডক্টৰ সুকন্যা গগৈয়ে। আলোচনাটিৰ আঁত ধৰিছে ভাস্কৰ জ্যোতি আচাৰ্যই। এই আলোচনাটিৰ আজি প্ৰথম ভাগ শুনোৱা হওক।
1: দুয়োগৰাকীকে স্বাগতম। এতিয়া আজিৰ যিটো বিষয়, উদ্যান শস্য ক্ষেত্ৰৰ সাম্প্ৰতিক অগ্ৰগতি। উদ্যান শস্য এনে এখন ক্ষেত্ৰ য'ত বিভিন্ন বিষয়, বিভিন্ন শস্য, শাক পাচলি, ফল মূল ইত্যাদি সোমাই আছে আৰু ইয়াত বহুত ধনো আছে। কিন্তু যদি কৃষকসকলে ইচ্ছা কৰে আৰু পদ্ধতিৰে আগবাঢ়ে, বিজ্ঞানসন্মত পদ্ধতিৰে, তেতিয়াহ'লে কেৱল উদ্যান শস্যৰ জৰিয়তে তেওঁলোকে বেছিকৈ তেওঁলোকে আৰ্থিকভাৱে লাভৱান হ'ব পাৰে। গতিকে সেই ক্ষেত্ৰখনেনো সাম্প্ৰতিক কেনেধৰণৰ নতুন কথা বতৰা চলিছে, নতুন কি অগ্ৰগতি ঘটিছে, সেই বিষয়ে আজি আমি আলোচনা কৰিম। কিন্তু তাৰ আগেয়ে এই উদ্যান শস্য খণ্ড বাণিজ্যিকভাৱে কিয় অতি গুৰুত্বপূৰ্ণ, সেই বিষয়ে কিছু ক'ব নেকি ডক্টৰ হিমাদ্ৰীয়ে?
2: আচ্ছা, খুব সুন্দৰ প্ৰশ্ন এটা আপুনি আৰম্ভণিতে তুলি ধৰিছে। আমি যেতিয়া এখন আমাৰ গাঁওখন চাওঁ, আমি দেখোঁ যে আমাৰ ঘৰৰ যিখন বাৰী, সেই বাৰীত আপোনাৰ বিভিন্ন ধৰণৰ ফল মূল, আপোনাৰ কঁঠাল, মধুৰি আমৰ পৰা আৰম্ভ কৰি নৰসিংহ, বিভিন্ন ধৰণৰ শাক পাচলি চব দেখা যায়। ইয়াৰ এইটোৱে বুজায় যে আমাৰ অসমৰ মাটি, অসমৰ জলবায়ু উদ্যান শস্যৰ কাৰণে খুবেই উপযোগী। আৰু কথাটো হ'ল যে আমি সেই যিটো আমাৰ সুবিধা, সেই সুবিধাখিনি আমি কেনেকৈ লওঁ, ল'বলৈ হ'লে আমি বাণিজ্যিকভাৱে ল'ব লাগিব, আমি বৈজ্ঞানিকভাৱে ল'ব লাগিব। কাৰণ যেতিয়া আমি বাণিজ্যিকভাৱে ল'ম, অকল কৃষকৰ আয় বাঢ়িলে নহ'ব, লগতে তেওঁ ওচৰৰ মানুহখিনিক সংস্থাপন দিব লাগিব। দ্বিতীয়তে আহি গ'ল আপোনাৰ, ধৰি লওক কালি কিবা এটা উদ্যোগ এটা আৰম্ভ হ'ল, টমেটো চচৰে ধৰক, তাৰ কেঁচা সামগ্ৰীখিনি ক'ৰ পৰা আহিব? যেতিয়া আমি ইয়াতে উৎপাদন কৰোঁ, অসমতে আমি উৎপাদন কৰিম উদ্যান শস্য, সেই কেঁচা সামগ্ৰীখিনি সেই উদ্যোগখিনিয়ে পাব। অৰ্থাৎ আমি যেতিয়া উদ্যান শস্যৰ লগত আমি আমাৰ কৃষকসকল জড়িত হ'ব, তেওঁলোকে নিজৰ আয় বাঢ়িব, লগতে স্থানীয় যুৱক যুৱতীসকলে এটা উপাৰ্জনৰ আয় সুবিধা পাব, আমি বিভিন্ন ধৰণৰ কেঁচা সামগ্ৰী উদ্যোগবিলাকক দিম, আৰু শেষত ক'বলৈ গ'লে যে গোটেইখিনিৰ কাৰণে আমাৰ ৰাজ্যখন আৰ্থিকভাৱে সবল হ'ব। আৰু এতিয়া আমাৰ খুব কোৱা হয় যে আমাৰ যিটো জি আই ভৌগোলিক সূচাংক, আমাৰ ধৰক কাজিনেমুৱে পাইছে বা তেজপুৰ লিচি পাইছে, এনেকুৱা ধৰণৰ উদ্যান শস্যৰ লগত জড়িত হৈ আমাৰ কৃষকসকলে কিন্তু বাহিৰৰ বজাৰ এখন ল'ব পাৰিব। আৰু যেতিয়া আমাৰ উদ্যান শস্যবিলাক বাহিৰলৈ যাব, তেতিয়াই কিন্তু মই ভাবোঁ যে অসমৰ উদ্যান শস্যৰ ভাৰতৰ যিটো মানচিত্ৰ, তাত এটা ভাল স্থান দখল কৰিবলৈ সম্ভৱ হ'ব।
1: গোটেই মানে কৃষি অৰ্থনীতিৰ ক্ষেত্ৰখনত অসমখন আগতকৈও বেছি উজ্জ্বল হৈ উঠিব। উদ্যান শস্যৰ এতিয়া শেহতীয়া যিবিলাক আমি অগ্ৰগতি দেখিছোঁ, প্ৰধান অগ্ৰগতিসমূহ কি কি হৈছে, সেই বিষয়ে ক'ব নেকি ডক্টৰ সুকন্যা?
3: হয়, এতিয়া ডক্টৰ দত্ত ডাঙৰীয়াই কোৱাৰ দৰে আমাৰ উদ্যান শস্যখন বহুত আগবাঢ়ি গৈছে। অকল অসম বুলিয়ে নহয়, ভাৰত বুলিয়ে নহয়, গোটেই বিশ্বজুৰিয়ে আপোনাৰ মানে বহুত বিকাশ হৈছে। কিন্তু তাৰ মাজতে আমাৰ উদ্যান শস্যৰো খেতিৰ বহু প্ৰত্যাহ্বান মানে সন্মুখীন হ'বলগীয়া হয়। তাৰ ভিতৰতে আপোনাৰ ধৰি লওক মাটিকালীন কমি যোৱা, পানীৰ অভাৱ, জলবায়ুৰ পৰিৱৰ্তন হোৱা, তাৰোপৰি তেনে বিভিন্ন ধৰণৰ পোক পতংগ, বেমাৰ আজাৰ লগা, সেইখিনিৰ কাৰণে আমাৰ বহুতখিনি উৎপাদন মানে কম দেখা যায়। যিমানখিনি আমাৰ ডিমাণ্ড আছে সিমানখিনি আমি ল'ব পৰা নাই। তেনেকুৱা ধৰণৰ আমি বহুত সন্মুখীন হ'বলগীয়া হয় উদ্যান শস্যৰ ক্ষেত্ৰত। আৰু সেইখিনি কাৰণে মোকাবিলা কৰিবলৈ আমাৰ নতুনকৈ বৈজ্ঞানিক বহুতো প্ৰযুক্তি ওলাইছে, সেই প্ৰযুক্তিবোৰ আমি আঁকোৱালি ল'বই লাগিব। আৰু তাৰ ভিতৰত বহু আছে, তাৰ ভিতৰতে মই কওঁ কেইটামান আছে। আপোনাৰ ধৰি লওক গ্ৰীণ হাউচ বা প্ৰটেক্টেড কাল্টিভেশ্যন বুলি যোনটো কয়, সুৰক্ষিত খেতি, সেইটো আমি ল'ব পাৰি মানে ল'ব পাৰোঁ। তাৰোপৰি আমাৰ প্ৰেচিশ্যন ফাৰ্মিং, প্ৰেচিশ্যন এগ্ৰিকালচাৰ বা স্মাৰ্ট ফাৰ্মিং আহিছে। তাৰোপৰি আমাৰ ছাদত কৰিব পৰা ৰুফটপ গাৰ্ডেনিং বা ভাৰ্টিকেল গাৰ্ডেনিং, আৰু আমাৰ এতিয়া ধৰি লওক যোনখিনি ইনপুট বুলি যোনটো কয় সাৰৰ বা বীজৰ, সেইখিনিৰ দাম বাঢ়ি গৈছে। গতিকে সেইখিনি আমি কেনেকৈ নিয়মিতভাৱে যিমানখিনি দৰকাৰ সিমানখিনিয়ে কৰিব লাগে, তেনেকুৱা ধৰণৰ স্মাৰ্ট ফাৰ্মিং বা ৰিম'ট চেন্সিং যোনখিনি কয় সেইখিনি পৰিব। আৰু তাৰোপৰি আমাৰ সমন্বিত মানে

0: ধৰি লওক পুষ্টিকৰ যোনখিনি ব্যৱস্থাপনা
1: হয়
0: বা পোক পতংগ লাগিলে, বেমাৰ আজাৰ লাগিলে আমি কেনেকৈ সমন্বিতভাৱে যিখিনি যিমানখিনি লাগে সিমানখিনিহে দিব পৰাকৈ কেনেকৈ আমি ব্যৱস্থাপনাবোৰ ল'ব পাৰোঁ সেইখিনি চাব লাগিব। আৰু তাৰোপৰি এতিয়া ফলখিনি চপোৱাৰ পিছতো উৎপাদন ভাল হ'ল, কিন্তু ভাল হোৱাৰ পিছতো এতিয়া ফলখিনি চপোৱাৰ পিছত বহুতো লোকচান হোৱা দেখা যায়। ফলখিনি গেলি যায়, ফল মূল বা শাক পাচলি গেলি যায়, বা একো কি কেনেধৰণৰ ব্যৱস্থাপনা কৰিব লাগে সেইখিনিৰ ওপৰত যদি আমি বৈজ্ঞানিক ভিত্তিত যদি আমি চাবলগীয়া হয়, তেতিয়া সেইখিনি বস্তু আমি আঁকোৱালি ল'লেহে আমাৰ এই যোনখিনি আমাৰ সমস্যাসমূহ হৈছে সেইখিনি আমি সমাধান কৰিবলৈ সক্ষম হ'ম।
1: এটা যিটো আলানী হোৱা দেখা যায়, আপুনি ক'লে যে নষ্ট হৈ যায়, হয় নে? আলানী হোৱা বুলি আমি কওঁ, সেইখিনি নষ্ট হ'ল মানে তাত যিখিনি সম্ভাব্য আমাৰ ধন আছিল সেইখিনি নষ্ট হৈ গ'ল। গতিকে আকৌ আমি মূল্য সংযোজনৰো কথা পাতিব লাগিব। সেইকাৰণে আমি সৰুৰে পৰা দেখোঁ ঘৰৰ যিজোপা মধুৰি পকী সৰি তলত পচি নষ্ট হৈ যায়। বিভিন্ন স্কুলৰ পৰা অহাৰ পাছত ল'ৰা ছোৱালী আহে, তালে নিজে পাৰি পাৰি খায়, সেইবিলাক বেলেগ কথা, কিন্তু নষ্ট বহুত হয়। এতিয়া জেলি কিমান বনাব ঘৰত, নহয়নে? গতিকে সেইকাৰণে অকণমান যদি বাণিজ্যিকভাৱে, সেইকাৰণে সেই দৃষ্টিভংগীটো আমি সকলোকে দিয়াটো দৰকাৰ। আমাৰ ঘৰতেই আচলতে লক্ষ্মী আছে, আমি সেইখিনি কেনেকৈ নগদ ধনলৈ ৰূপান্তৰ কৰিব পাৰোঁ সেইখিনি আমাৰ চিন্তা চেতনা বুদ্ধিবৃত্তি আমাক লাগিব, আৰু তাৰ বাবে আপোনালোকৰ দৰে কৃষি বিষয়াসকল আছে। এতিয়া আপুনি যিটো ক'লে যে সুৰক্ষিত খেতি বুলি ক'লে, এই সুৰক্ষিত খেতিনো কি বা ইয়াৰ কিছু সবিশেষ ক'ব নেকি?
2: হয়, যিটো সুৰক্ষিত খেতি বা যিটো প্ৰটেক্টেড কাল্টিভেশ্যন বুলি কয়, আচলতে আমি কাক সুৰক্ষিত কৰিম? আমি শস্যক সুৰক্ষিত কৰিম। আমি শস্যক কিহৰ পৰা সুৰক্ষিত কৰিম? প্ৰথম হ'ল যে আপোনাৰ বৰ্তমান দেখিছে আমাৰ জলবায়ুৰ পৰিৱৰ্তন হৈছে, আজিকালি খুব গৰমটো বেছি হৈ যায়, অৰ্থাৎ তাপমানটো বাঢ়ে। সেই তাপমানটো বাঢ়াৰ লগে লগে উদাহৰণস্বৰূপে আপোনাৰ তিয়হত, তিয়হত যদি আপোনাৰ তাপমান যিটো লাগে, যিটো প্ৰয়োজনীয় তাপমান, তাতকৈ যদি বেছি হয় আপোনাৰ পুৰুষ ফুলৰ সংখ্যাটো বাঢ়ি যায়,
1: মতা
2: ফুল বেছি হৈ যায়। ঠিক তেনেধৰণে যদি আপোনাৰ শস্যই যদি আপোনাৰ পানীৰ অভাৱত ভোগে, তেতিয়াহ'লে কি হ'ব, আপোনাৰ ফুলবিলাক সৰি যাব, এভৰ্চন হ'ব বা সৰি যাব। ঠিক তেনেধৰণে আপোনাৰ পোহৰ যদি যিখিনি প্ৰয়োজন হয় সেইখিনি নাপায়, তেতিয়াহ'লে আপোনাৰ প্ৰডাকশ্যনটো উৎপাদন নহ'ব। তো আমি শস্যক বচাব লাগিব। বচোৱাৰ লগে লগে আপোনাৰ বতৰ আছেই, বতাহ বৰষুণ পতংগ এইবিলাক আছে। তো আমি সুৰক্ষিত কৰিবলৈ হ'লে কিছুমান তেওঁলোকৰ এনেকুৱা এটা পৰিৱেশ দিব লাগিব যিটো পৰিৱেশত আপোনাৰ উৎপাদনটো ভাল হয়। ধৰি লওক আমি এতিয়া পলি হাউচ, আমি পলি হাউচৰ ভিতৰতো আমি খেতি কৰিব পাৰোঁ। আমি কেপচিকাম কৰিব পাৰোঁ, আপুনি বিলাহী কৰিব পাৰোঁ, আমি তিয়ঁহ কৰিব পাৰোঁ। কৰাৰ লগে লগে প্ৰথম হ'ল যে আপোনাৰ বৰষুণৰ পৰা আমি বচাব পাৰিম। তাৰপিছতে আজিকালি যিখিনি আপোনাৰ খুব হাইটেক পলি হাউচ আছে, তাত আপুনি আমি ভিতৰৰখিনি গোটেইখিনি নিয়ন্ত্ৰণ কৰি থ'ব পাৰিম। তাৰমানে যদি আপোনাৰ টেম্পাৰেচাৰ তাপমানটো যদি বাঢ়ি গৈছে,
1: আমি তাপমান নিয়ন্ত্ৰণ কৰিব
2: পাৰোঁ। হয়, আপোনাৰ তাত কিছুমান চেন্সৰ থাকিব। আৰু ধৰি লওক গছজোপা মাটি ধৰক জীপটো কমি গৈছে, সেই চেন্সৰৰ সহায়ত আমি গম পাম যে মাটিত জীপটো কমি গৈছে। আমি ফগাৰৰ সহায়ত তাত আপোনাৰ আমি স্প্ৰে কৰিব পাৰিম বা ড্ৰিপ জলসিঞ্চনৰ আমি ব্যৱস্থা দিব পাৰিম। তাৰ লগে লগে আৰু এটা হ'ল আপোনাৰ ছিটনেট হাউচ। ছিটনেট হাউচৰ ভিতৰত আমি, কাৰণ এতিয়া অকল যে পোক পতংগ বুলিয়ে নহয়, কিছুমান বস্তু আমাৰ চৰাই চিৰিকটিও কিন্তু নষ্ট কৰে। তো আমি তেনেকুৱা ছিটনেট হাউচৰ ভিতৰত কৰিব পাৰিম। তাৰ লগে লগে ইনচেক্ট প্ৰুফ কিছুমান আমি নেট হাউচ কিছুমান বনাই ল'ব পাৰিম। কাৰণ আমাৰ শাক পাচলি দেখা যায় প্ৰায় ভাইৰেল বেমাৰত আক্ৰান্ত হয়। আপুনি বিলাহীয়ে কওক, কেপচিকামেই কওক, আপুনি জলকীয়াই কওক বা আমাৰ ভূত জলকীয়াই কওক প্ৰায়। আৰু এই ভাইৰেল বেমাৰবিলাক সাধাৰণতে খুব বিয়পাই থাকে আমাৰ পোকবিলাক, সৰু সৰু পোক কিছুমান থাকে, চিপছ এফিড বা এই মোৱা পোক জাতীয়। এই পোকৰ পৰা আমি যদি শস্যক বচাবলগীয়া হয়, তেতিয়াহ'লে কিন্তু আমি এনেকুৱা ধৰণৰ আপোনাৰ ইনচেক্ট প্ৰুফ গৃহ কিছুমান তৈয়াৰ কৰি ল'ব পাৰোঁ। তাৰ লগে লগে আপোনাৰ মালচৰ ব্যৱহাৰ, পলিথিনৰ মালচিংটো খুবেই প্ৰয়োজন। কাৰণ মালচিং ব্যৱহাৰ কৰাৰ লগে লগে কি হয়, আপোনাৰ প্ৰথম হ'ল অপতৃণ বা যিবিলাক বন বাট সেইবিলাক নিয়ন্ত্ৰণ হয়। দ্বিতীয়তে আপোনাৰ মাটিডৰা শীতল কৰি ৰাখে। আৰু যেতিয়া সূৰ্যৰ ৰশ্মি যেতিয়া আপোনাৰ পলিথিনত পৰাৰ লগে লগে সেইটো গছজোপালৈ আহিব, অহাৰ লগে লগে যিটো ফটোচিন্থেচিছ প্ৰচেছ যিটো কয়, ধৰক সেই বস্তুটো বাঢ়ি যাব আৰু উৎপাদনটো বাঢ়ি যাব। তো থুলমূলকৈ ক'ব গ'লে আমি যেতিয়া সুৰক্ষিত কৃষি যেতিয়া কৰোঁ, আমি সেই গছজোপাক এনেকুৱা এটা পৰিৱেশ দিওঁ যিটো পৰিৱেশৰ অনুকূল পৰিৱেশ, তাত যাতে গছৰ উৎপাদনো বাঢ়ে লগতে তাৰ যাতে কোৱালিটিটো বাঢ়ে।
1: গতিকে এই কথাবিলাকলে মন কৰিব লাগিব আমাৰ কৃষকসকলে, আৰু সেইধৰণে তাক কাৰ্যত পৰিণত কৰিব লাগিব। সেইধৰণে আগবাঢ়িলেহে এইটো সময়ৰ দাবী, যুগৰ দাবী আচলতে। এতিয়া এই আমি দেখিছোঁ যে খুব ছাদৰ ওপৰত খেতি কৰা এইটো এটা ট্ৰেণ্ড বুলি ক'লেও ভুল নহয়, এটা ট্ৰেণ্ড বুলি আমাৰ যিটো শব্দ চলে আচলতে,

0: ছাদত কাম কৰা সেইটো এটা ট্ৰেণ্ডিং বিষয় হৈ পৰিছে। কিন্তু বহুতে তাৰমানে কিন্তু খুব ভবা ধৰণে কৰিব পৰা নাই, আচলতে সফলতাৰে কৰিব পৰা নাই। গতিকে এই বাগিচাৰ, ছাদৰ ওপৰত কৰা যিটো বাগিচাৰ যিটো ধাৰণা, সেইটো কেনেকৈ সফলতাৰে কৰিব পাৰে অকণমান যদি বুজাই দিয়ে।
1: হয়, আপুনি ঠিকেই কৈছে, সেইটো আজিকালি বহুত ট্ৰেণ্ডিং টপিক এটাই হৈ গৈছে। কাৰণ এতিয়া নগৰ অঞ্চলত হওক বা চহৰ অঞ্চলত হওক, তাতে মাটিৰ অভাৱ হয় আৰু বহুতে কিন্তু কৃষিটো কৰিব বিচাৰে, মাটি নাথাকিলেও কৃষিটো কৰিব বিচাৰে। সেইকাৰণে ৰুফটপ গাৰ্ডেনিং কনচেপ্টটো আছে সেইখিনি মানুহৰ কাৰণে। তো তাতে কি কৰিব পাৰে, মানে আমাৰ যিখিনি জাগা এনেই থাকে, আমাৰ ছাদৰ ওপৰত যোনখিনি জাগা এনেই থাকে, সেইখিনি আমি খেতিৰ কাৰণে ব্যৱহাৰ কৰিব পাৰোঁ। কিন্তু এনেকুৱা নহয় যে আমি খুব বেছি হেভ মানে গধুৰ বস্তু তেনেকুৱা মানে ফল মূলৰ খেতি তেনেকৈ কৰিব নোৱাৰোঁ, কাৰণ ছাদৰ তেনেকৈ ভাৰটো ল'ব নোৱাৰে। সেইকাৰণে আমি এনেকুৱা ধৰণৰ খেতি কৰিব লাগিব যি খুব বেছি ওজন নহয়, পাতল হয় আৰু সহজতে হয়। কাৰণ ছাদত এতিয়া আমি যদি কৰিব যাওঁ, তাতে আমাক লাগিব কিছুমান টাব যি আমাৰ ৰুফটপ গাৰ্ডেনিঙৰ কাৰণেই বনোৱা হয়, স্পেচিয়েলি সেই তেনেকুৱা গাৰ্ডেনিঙৰ কাৰণে বনোৱা হয়। তেনেকুৱা আমি নিজে কিন্তু ভেটি কৰিও আমি নিজেও বনাই ল'ব পাৰোঁ, অকণমান ওখ কৰি পেলাই ভেটি নিচিনাকৈও কৰি ল'ব পাৰোঁ, নাইবা কিছুমান কণ্টেইনাৰ বা টাব পায় তেনেকুৱা কৰিব পাৰোঁ, আৰু গ্ৰ' বেগ পায় আজিকালি যোনটো সেউজীয়া প্লাষ্টিকৰ নিচিনা তেনেকুৱা গ্ৰ' বেগ পায়। তো সেই তেনেকুৱা ধৰণৰ আমি মানে বস্তু আমি খেতিটো কৰিব পাৰোঁ, আৰু তাতে আমি মাটিটো দিব পাৰোঁৱেই, আমাৰ যোনটো সাধাৰণ আমি মাটিত কৰোঁ তেনেকৈও আমি দিব পাৰোঁ। তাৰ উপৰি মাটিৰ লগতে মাটি নিদিও আমি কোকোপিট দি নাইবা আমি ভাৰ্মিকুলাইট বুলি এটা আছে, ভাৰ্মিকুলাইট বা আপোনাৰ পচন সাৰ, যিকোনো পচন সাৰ, ঘৰতে বনোৱা পচন সাৰ, কেঁচু সাৰ, পচা গোবৰ, তেনেকুৱা ধৰণৰ সামগ্ৰীৰে আমি খেতি কৰিব পাৰোঁ। আৰু সেই তেনেকুৱা ৰুফটপ গাৰ্ডেনিঙত কৰিলে এটা সুবিধা কি হয়, মানে তাতে এতিয়া ধৰি লওক আমাৰ মাটিত যিখিনি খেতি কৰোঁ সেইখিনি আমি তাতে বহুত বেমাৰ থাকিব পাৰে, কিন্তু আমি যোনখিনি আমি ৰুফটপ গাৰ্ডেনিঙত ব্যৱহাৰ কৰোঁ মাটিখিনি, সেইখিনি আমি জানো, সেইখিনি শোধন কৰি লোৱা থাকে, বা কোকোপিটে হওক, সেইখিনিত বেমাৰ আজাৰ তেনেকৈ নাথাকে। সেইকাৰণে পিছত যেতিয়া আমি শাক পাচলি যিয়ে খেতি কৰোঁ সেইখিনিত বেমাৰ আজাৰ কমকৈ হয়। আৰু আমি কি হয়, যেতিয়া আমি নিজেই খেতিডৰাত লাগোঁ তেতিয়া আমাৰ স্বাস্থ্যৰ কাৰণেতো ভালেই, যি আমি সতেজ শাক পাচলি খাবলৈ পাওঁ, নিজে ছিঙি আনি যোনটো খোৱাৰ এটা আমেজ সেইটো বেলেগেই হয়, সেইটো সতেজ আমাৰ মানে শৰীৰৰ কাৰণেতো ভালেই, লগতে আমাৰ মানে মানসিক মানে শান্তি এটা আহে যে আমি নিজে খেতিডৰা কৰি পেলাই আমি নিজে খাব পাইছোঁ, তেনেকুৱা ধৰণৰ এটা থাকে। বা এতিয়া আমাৰ চহৰীয়া অঞ্চলত গছ গছনি নোহোৱাৰ কাৰণে যি এটা মানে গৰম এটা সৃষ্টি হয় গছ গছনি নোহোৱাৰ কাৰণে, সেইটো মানে ৰুফটপ গাৰ্ডেনিং কৰিলে যিহেতু এটা সেউজ এটা পৰিৱেশ
0: প্ৰয়োজন হৈছে,
1: চকুৰে চাবলৈও ভাল লাগে সেউজীয়া হৈ থাকিলে, আৰু তাৰ উপৰি অকণমান গৰমটো অকণমান শতাংশ কমাই দিয়ে। তাৰোপৰি আপোনাৰ আমি জানোৱেই যে আমি তাতে কি কি দিছোঁ, সেই খেতিখিনিত আমি নিশ্চয় জৈৱিকভাৱে কৰিবলৈ চেষ্টা কৰোঁ, সেইকাৰণে আমাৰ সেইখিনি মাটিখিনিও ভাল হৈ থাকে আৰু আপোনাৰ ধৰি লওক শস্যখিনিও সুৰক্ষিত হৈ থাকে। তেনেধৰণে আমি খেতিডৰা কৰিলে আমাৰ মানে নিজৰ স্বাস্থ্যৰ কাৰণেও ভাল, আৰু এটা আমি ব্যৱসায়িক ভিত্তিত হিচাপেও আমি সেইটো চাব পাৰোঁ। যে আৰু তাতে কিন্তু এটা কথা মই আগতে কৈছোঁ যে এইটো মানে খুব ওজন থকা শস্য কৰিব নোৱাৰি, যেনে ফল মূলৰ বহুত ডাঙৰ ডাঙৰ গছৰ খেতি কৰিব নোৱাৰি, কিন্তু আমি কৰিব পাৰোঁ কি সেউজীয়া শাক পাচলি কৰিব পাৰোঁ, মানে আপোনাৰ পালেং, ধনিয়া, মূলা, এনেকুৱা ধৰণৰ খেতি আমি কৰিব পাৰোঁ, জলকীয়া, বিলাহী, কেপচিকাম, এনেধৰণৰ খেতি কৰিব পাৰোঁ। আৰু আমি যিহেতু আমাৰ ছাদতে কৰা হয়, গতিকে আমি এইটো চাব লাগে যে আমি একো ঔষধ নামাৰাকৈ যাতে খেতিডৰা হয়, তাৰ কাৰণে আমি সদায় নিৰীক্ষণটো কৰি থাকিব লাগিব, বেমাৰ আজাৰ লাগিছে নেকি বা পোক পতংগ লাগিছে নেকি, সেইখিনি নিৰীক্ষণটো কৰি থাকিলেহে আমাৰ বেমাৰমুক্ত বা পোকমুক্ত হৈ থাকিব পাৰে।
0: হয়, প্ৰিচিশ্যন ফাৰ্মিং বুলিও এটা কথা আছে, নিখুঁত কৃষি বা স্মাৰ্ট কৃষি, সেইবিলাকৰ বিষয়ে অকণমান কওকচোন।
2: যিটো আপুনি প্ৰিচিশ্যন ফাৰ্মিং বা নিখুঁত কৃষি কথা আছে, নিখুঁত অৰ্থাৎ আমি সঠিক পৰিমাণে দিব লাগিব চব। এতিয়া পানী হ'ল মূল্যৱান, সাৰ হ'ল মূল্যৱান, বা আমাৰ যিখিনি এতিয়া আমি পোক পতংগ বেমাৰ আজাৰ নিয়ন্ত্ৰণ কৰিবলৈ যিখিনি আমি দৰৱ ব্যৱহাৰ কৰোঁ, কাৰণ সেইখিনি বৰ্তমান প্ৰকৃতিৰ কথা এটা আহি গৈছে, আমি সঠিক পৰিমাণে দিব লাগিব। তো প্ৰিচিশ্যন ফাৰ্মিঙত কি হয়, আমি পানী সঠিক পৰিমাণে দিম, আমি সাৰ

0: সঠিক পরিমাণে দিম আৰু কীটনাশক দ্ৰব্যখিনি আমি সঠিক পৰিমাণে দিম। তো দিয়ালৈ আমি কেনেকৈ দিম? তো আমি জলসিঞ্চনৰ পানীৰ লগত যদি আমি সাৰটো মিক্স কৰি দিওঁ, এজোপা গছত যিমানখিনি সাৰৰ প্ৰয়োজন হয় আমি সেইখিনিয়ে দিম। ড্ৰিপ ইৰিগেশ্যন, যিটো
1: জলসিঞ্চনৰ
0: কথা কৈছে, আমি তেনেকুৱা ধৰণৰ প্ৰিচিশ্যন টেকনিকত গুচি যাম। আৰু আপুনি দ্বিতীয় যিটো ক'লে স্মাৰ্ট ফাৰ্মিং, স্মাৰ্ট ফাৰ্মিং বুলি কোৱাৰ লাগে তাৰ পৰিসৰটো খুব অলপ বহল। তো স্মাৰ্ট ফাৰ্মিঙত আমি ড্ৰ'নো ব্যৱহাৰ কৰিব পাৰিম। আমি ড্ৰ'নেদি আমি ধৰি লওক এটা ডাঙৰ এৰিয়াত আমি খেতি কৰিছোঁ, তাত যদি কিবা এটা বেমাৰ হৈছে সেই ড্ৰ'নে আমাক ইমেজটো ধৰি পেলাই আমাক জনাব পাৰিব, বা আমি স্প্ৰে' কৰিবলৈ ভাল, কাৰণ আজিকালি চব কাম কৰা মানুহ পাবলৈ অসুবিধা। তো তেনেকুৱা ধৰণৰ প্ৰযুক্তি, ড্ৰ'ন টেকন'লজিবিলাক আচলতে আমাৰ ইয়াতে তেনেকৈ অসমত হোৱা নাই, কিন্তু বাহিৰত কিন্তু হৈ আছে। তো আমি তেনেকুৱা ধৰণৰ আপোনাৰ ড্ৰ'নো ব্যৱহাৰ কৰিব পাৰিম। তাৰ লগে লগে মই আগতে কৈছোঁ যে চেন্সৰ ব্যৱহাৰ, অৰ্থাৎ আমি প্ৰযুক্তি স্মাৰ্ট ফাৰ্মিঙত আমি
1: প্ৰযুক্তিৰ সহায় ল'ব লাগিব,
0: কাৰণ আজিকালি এতিয়া ধৰি লওক আমাৰ মোবাইল ফোন চবৰে হাতে হাতে থাকে। তো আপোনাৰ গছত কিবা এটা বেমাৰ হৈছে, আজিকালি এনেকুৱা কিছুমান আপোনাৰ প্লেটফৰ্ম কিছুমান আছে যাৰ সহায়ত আপুনি ফটোখন যদি
1: তুলি দিওঁ আৰু মই যদি নাজানো আচলতে কি বেমাৰ লাগিছে
0: সেইটো কৈ দিব ধৰক, বা আপুনি কিছুমান সমাধান কিছুমান পাব। তো তেনেকুৱা ধৰণৰ স্মাৰ্ট ফাৰ্মিং কিছুমান ল'ব লাগিব। ধৰক আজিকালি যিখিনি আপোনাৰ আমাৰ জি আই এছ বুলি যিখিনি কয়, বা ৱেডাৰ বতৰৰ যিখিনি আমাৰ ধৰক বতৰটো ধৰি লওক ডিচেম্বৰৰ 15 পৰা আপোনাৰ জানুৱাৰী 15 সাধাৰণতে বতৰটো অলপ ডাৱৰীয়া থাকে, আৰু সেই ডাৱৰীয়া বতৰটো আচলতে আলু খেতিত ব্লাইটৰ কাৰণে খুব ভাল, আৰু ব্লাইটৰ বেমাৰটো তেনেকুৱা ধৰণৰ বতৰৰ
1: সময়ত লাগি যায়
0: তো তেতিয়াহ'লে যদি আমি এই প্ৰযুক্তিৰ সহায়ে যদি গম পাই যাওঁ যে বতৰটো আগন্তুক 15 তাৰিখৰ পৰা 15 ডিচেম্বৰৰ পৰা বতৰটো এনেকুৱা হ'ব, তেতিয়া আমি কিছুমান
1: আগতীয়াকৈ
0: কিছুমান আমি
1: সাজু
0: হ'ব পাৰোঁ। তাৰমানে তেনেকুৱা ধৰণৰ আমি আধুনিক ইণ্টাৰনেট কওক বা নতুন প্ৰযুক্তি কিছুমান আমি স্মাৰ্ট ফাৰ্মিঙত আমি ব্যৱহাৰ কৰিব পাৰোঁ।
1: হয় হয় হয় হয়। ডক্টৰ সুকন্যাক সুধিব খুজিছোঁ, আমি যিটো উলম্ব বাগিচাৰ কথা আমি শুনিছোঁ ভাৰ্টিকেল, সেই উলম্ব বাগিচাৰ বিষয়ে কওকচোন।
2: সেইটো মই আগৰ বিষয়টো কোৱাৰ ধৰণেই আপোনাৰ যোনটো আপোনাৰ তেনেকুৱা ধৰণেকে আমি কৰিব পাৰোঁ। এতিয়া উলম্ব বাগিচা বা ভাৰ্টিকেল গাৰ্ডেনিঙৰ যোনটো এটা কনচেপ্ট আছে সেইটো আপোনাৰ কি হয়, সেইটো মাটি নথকা জেগাত যদি আমি খেতি কৰিব বিচাৰোঁ সেইটো আমি কম মাটিতে আমি অধিক পৰিমাণত খেতি কৰি উৎপাদন পাব পাৰোঁ, আয় এটা পাব পাৰোঁ। তো সেইটো কেনেকৈ কৰে মানে আপোনাৰ ধৰি লওক মানে ৱাল এখনতে আমি লগাই পেলাই মানে
1: কিছুমান
2: ৰেকৰ নিচিনাও কৰিব পাৰোঁ। সেইখিনি আপোনাৰ ধৰি লওক বিশেষভাৱে ভাৰ্টিকেল গাৰ্ডেনিং কাৰণেই সেই বনোৱা হয় তেনেকুৱা প্লেণ্টাৰ কিছুমান, সেই তাতো আমি কৰিব পাৰোঁ। নাইবা আমি নিজেও যদি ৰেক নিচিনা যদি আমি বনাই তাতে ষ্টেক কৰি পেলাই যদি আমি তৰপ কৰি পেলাই বা মানে টাববিলাক ৰাখি পেলাইও কৰিব পাৰোঁ, বা আমি নিজেই ধৰি লওক আমাৰ প্লাষ্টিকৰ বটল হৈ গ'ল সেই তেনেকুৱা ধৰণৰ যে ডি আই ৱাই বুলি যে কয় ডু ইট ইয়ৰ চেল্ফ, তেনেকুৱা নিজে আমি যদি বনাই আমি তেনেকুৱা টাব বা প্লাণ্টাৰ হিচাপে আমি তেনেকৈ খেতি কৰিব পাৰোঁ। আৰু এইটো খেতি কৰিলে আপোনাৰ মানে ওপৰলৈ যিমানখিনি কৰিম সেইটো আমি গৱেষণা কৰি এইটো গম পাইছে যে 80% জাগা মানে হ্ৰাস পায়।
3: উদ্যান শস্য ক্ষেত্ৰৰ সাম্প্ৰতিক অগ্ৰগতি শীৰ্ষক আলোচনাটিৰ প্ৰথম ভাগ শুনিলে, পৰৱৰ্তী ভাগ প্ৰচাৰ কৰা হ'ব অহা মঙলবাৰৰ কৃষকবাণী অনুষ্ঠানত।

0: সকলোবোৰ হাতেৰে সংগ্ৰহ কৰি কেৰাচিন মিহলি পানীত ডুবাই মাৰি পেলাব পাৰে। যিহেতু প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা নাই, সেয়েহে ৰহৰ খেতিৰ বাবে মাটি প্ৰস্তুত কৰা কাৰ্য অব্যাহত ৰাখিব পাৰে। তিল খেতিৰ কাৰণে মূল পথাৰখন প্ৰস্তুতিৰ বাবে বৰ্তমান বতৰ অনুকূল হৈ আছে, গতিকে খেতিয়কসকলে মূল পথাৰৰ প্ৰস্তুতিৰ কাম অনতিপলমে আৰম্ভ কৰি দিব পাৰে। ধেমাজি, লখিমপুৰ, দৰং, শোণিতপুৰ, ওদালগুৰি আৰু বিশ্বনাথ জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে, বানপানী নোহোৱা ঠাইত শালি ধান ৰোৱাৰ পিছত গোচাবোৰ যদি বিভিন্ন কাৰণত মৰি গৈছে, ঠন ধৰা ধানৰ গোচাসমূহৰ পৰা ওলোৱা পোখা ফালি আনি মৰি যোৱা ঠাইত পুনৰ ৰুই দিয়ক। মগু আৰু মাটিমাহৰ বীজ সিঁচাৰ উপযুক্ত সময় হৈছে আগষ্টৰ মাজভাগৰ পৰা ছেপ্টেম্বৰৰ মাজভাগলৈ। এই দুয়োবিধ খেতিৰ বাবে পানী জমা নোহোৱা বালিচহীয়া মিহি মাটি উপযোগী। ভাল উৎপাদন পাব পৰাকৈ আগতীয়া ফুলকবি আৰু ব্ৰকলি খেতি কৰিবলৈ হ'লে কৃষকসকলে 15 আগষ্টৰ ভিতৰত বীজ সিঁচি শেষ কৰক। এবিঘা মাটিৰ বাবে 80 গ্ৰাম ফুলকবিৰ বীজৰ আৰু ব্ৰকলিৰ বাবে 70-90 গ্ৰাম বীজৰ প্ৰয়োজন হয়। ডিব্ৰুগড়, তিনিচুকীয়া, যোৰহাট, গোলাঘাট, শিৱসাগৰ, চৰাইদেউ আৰু মাজুলী জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে, বানপানীৰ ফলত ইতিমধ্যে যিমান কৃষকৰ শালি ধানৰ কঠীয়া সম্পূৰ্ণৰূপে নষ্ট হৈছে, তেওঁলোকে কঠীয়াতলী পুনৰ প্ৰস্তুত কৰিব পাৰে। ইয়াৰ বাবে 100 দিনৰ ভিতৰত চপাব পৰা হ্ৰস্বম্যাদী জাত যেনে লুইট, কপিলি, দিচাং আদি নিৰ্বাচন কৰি ল'ব। এই সঁচ আগষ্ট মাহৰ দ্বিতীয়ৰ পৰা তৃতীয় সপ্তাহলৈ কঠীয়াতলীত সিঁচিব পাৰি আৰু কঠীয়াৰ বয়স 21-25 দিনৰ হ'লে মূল পথাৰত ৰুব পাৰে। আনাৰস, কুঁহিয়াৰ আদিৰ খেতিডৰাৰ পৰা অতিৰিক্ত পানীভাগ ওলাই যাব পৰাকৈ সৰু সৰু নলা খান্দি দিয়াৰ ব্যৱস্থা কৰক। নগাঁও, মৰিগাঁও, হোজাই জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে, বৰ্ষাকালীন মাহৰ বীজ আগষ্টৰ মাজভাগৰ পৰা সিঁচিব পাৰি। এই খেতিৰ বাবে মাটিৰ প্ৰস্তুতিৰ কাম আৰম্ভ কৰিব। শালি তিলৰ বাবে মাটিৰ প্ৰস্তুতি আৰু ৰোপণ সাময়িকভাৱে স্থগিত ৰাখিব। মূলা খেতিৰ বাবে মাটি প্ৰস্তুতিৰ কাম সাময়িকভাৱে স্থগিত ৰাখিব। বাৰিষা বতৰত পোহনীয়া গৰু ছাগলী, মহ জাকক বিভিন্ন ৰোগৰ সংক্ৰমণৰ পৰা ৰক্ষা কৰিবলৈ সময়ে সময়ে মুখ আৰু ভৰিখন খাৰ অথবা পটাচ পানী দি ধুৱাই পৰিষ্কাৰ কৰি ৰাখিব। ডিমা হাছাও, কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে, এই সময়ছোৱাত কুঁহিয়াৰ গছবোৰ দ্ৰুতগতিত ওখ হয় আৰু গা গছ ডাঙৰ হয়, যাৰ বাবে উপযুক্ত যতন লোৱাটো অতি প্ৰয়োজনীয়। খেতিডৰাত পানী নিষ্কাশনৰ সুব্যৱস্থা থকাটো দৰকাৰ। আকাশ পৰিষ্কাৰ থকা অৱস্থাতহে কুঁহিয়াৰ খেতিত নাইট্ৰজেন সাৰ প্ৰয়োগ কৰিব লাগে। বিভিন্ন জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ ইমানেই।
1: अरे अरे अरे क्या कर रहा है इधर इधर इधर हम बोल रहे हैं तेरे बीजू का
2: पुतला बोल रहे
1: पक्षियों से तो हम खेत को बचा लेते हैं पर इन घातक रसायनों से कैसे बचाएं
2: मतलब
1: देख बेटा तू जो ये अंधाधुंध रसायन मिलाता है ना मिट्टी की सेहत बिगड़ने लगी है और जब माटी ही कमजोर पड़ जाएगी तो उपज कैसे सेहतमंद होगी हाँ? अरे पहले ऐसा नहीं था पूछना अपने बड़े बुजुर्गों से कैसे फसल लहलहाती थी शुद्धता झलकती थी माटी भी तंदुरुस्त और लोग पहली वाली बात कहा
2: पर हम तो सब यही डाले हैं
1: सब नहीं आज भी लाखों जागरूक किसान परंपरागत विधि से फसल उगा रहे हैं पर्चा कम और उपज की कीमत भी बेहतर पा रहे हैं
2: सच
1: है एक्सपीरियंस से बता रहे हैं धूप में बाल सफेद नहीं किए हैं
2: ठीक है भाई मैं भी आज तो जैविक खेती शुरू करूँगा
3: माटी से प्रेम की परंपरा है परंपरागत खेती
0: এতিয়া শুনক পাচলি আৰু মাহজাতীয় শস্যৰ শেহতীয়া বজাৰ দৰ। বেঙেনাৰ প্ৰতি কুইণ্টলৰ দাম 2000 টকাৰ পৰা 2500 টকা, তিতাকেৰেলা 2400 টকাৰ পৰা 3000 টকা, তিয়ঁহ 2400 টকাৰ পৰা 3000 টকা, বিলাহী 2800 টকাৰ পৰা 3500 টকা, মিঠালাও 1700 টকাৰ পৰা 2500 টকা, অমিতাৰ প্ৰতি কুইণ্টলৰ দৰ 2000 টকাৰ পৰা 2500 টকাৰ ভিতৰত, গাজৰ 5500 টকাৰ পৰা 6000 টকাৰ ভিতৰত, জলকীয়া 6000 টকাৰ পৰা 7000 টকাৰ ভিতৰত, কোমোৰাৰ দৰ প্ৰতি কুইণ্টলত 1200 টকাৰ পৰা 2000 টকা, জিকা 2500 টকাৰ পৰা 3500 টকা, ভোল 1500 টকাৰ পৰা 2000 টকা, মূলাৰ দৰ প্ৰতি কুইণ্টলত 1600 টকাৰ পৰা 2200 টকাৰ ভিতৰত, বিট 4000 টকাৰ পৰা 5000 টকা, বন্ধাকবি 1800 টকাৰ পৰা 2500 টকা, স্কোৱাছ 1200 টকাৰ পৰা 2000 টকা, কেপচিকামৰ প্ৰতি কুইণ্টলৰ শেহতীয়া বজাৰ দৰ 2500 টকাৰ পৰা 4500 টকা,

0: পটল 2,200 টকাৰ পৰা 3,000 টকা, ভেন্দি 3,000 টকাৰ পৰা 4,000 টকাৰ ভিতৰত, কচু 3,500 টকাৰ পৰা 4,000 টকাৰ ভিতৰত, ফ্ৰেন্স বিন 10,000 টকাৰ পৰা 11,000 টকা, লাও 2,000 টকাৰ পৰা 2,500 টকা, পালেং শাকৰ 100 মুঠিৰ দৰ 100 টকা, উৰহীৰ দৰ প্ৰতি কুইণ্টলত 1,500 টকাৰ পৰা 2,000 টকা, লেচেৰা 4,500 টকাৰ পৰা 5,500 টকা, কাজি নেমুৰ প্ৰতি পোনৰ দৰ 150 টকাৰ পৰা 180 টকাৰ ভিতৰত, পুদিনাৰ দৰ 100 মুঠিত 100 টকা, ধনিয়া পাত 75 মুঠিত 100 টকা, ভাতকেৰেলাৰ দৰ প্ৰতি কুইণ্টলত 4,000 টকাৰ পৰা 5,000 টকাৰ ভিতৰত। সাধাৰণ চাউলৰ প্ৰতি কুইণ্টলৰ শেহতীয়া বজাৰ দৰ 3,300 টকাৰ পৰা 4,050 টকা, গোমধান 2,000 টকাৰ পৰা 2,200 টকা, গোটা মগু 9,600 টকাৰ পৰা 12,200 টকাৰ ভিতৰত, মচুৰ 7,600 টকাৰ পৰা 7,800 টকা, বুট 7,300 টকাৰ পৰা 8,500 টকা, মাটিমাহ 11,000 টকাৰ পৰা 14,800 টকা, মগু দাইল প্ৰতি কুইণ্টলৰ শেহতীয়া বজাৰ দৰ 8,900 টকাৰ পৰা 11,400 টকাৰ ভিতৰত, মচুৰ দাইল 7,200 টকাৰ পৰা 11,800 টকাৰ ভিতৰত, ৰহৰ দাইল 10,000 টকাৰ পৰা 12,700 টকাৰ ভিতৰত, বুটৰ দাইল 7,500 টকাৰ পৰা 8,400 টকাৰ ভিতৰত, আলু 900 টকাৰ পৰা 1,500 টকাৰ ভিতৰত, পিঁয়াজৰ প্ৰতি কুইণ্টলৰ বজাৰ দৰ 4,000 টকাৰ পৰা 4,500 টকাৰ ভিতৰত, সৰিয়হ 6,750 টকাৰ পৰা 7,000 টকাৰ ভিতৰত, তিল 15,000 টকাৰ পৰা 16,000 টকা, ধনিয়া 15,000 টকাৰ পৰা 17,000 টকা, আদা 11,000 টকাৰ পৰা 13,000 টকা, শুকান জলকীয়া 21,000 টকা, গুড় প্ৰতি কুইণ্টলৰ দৰ 6,200 টকাৰ পৰা 6,600 টকা, চেনি 4,700 টকাৰ পৰা 5,400 টকা, তামোল প্ৰতি পোণৰ দৰ 350 টকাৰ পৰা 450 টকাৰ ভিতৰত, পাণ প্ৰতি কুৰিৰ দৰ 150 টকাৰ পৰা 200 টকাৰ ভিতৰত, 15 কেজিৰ প্ৰতিটো মিঠাতেলৰ টিনৰ শেহতীয়া বজাৰ দৰ 2,180 টকাৰ পৰা 2,580 টকা, বনস্পতি ঘিৰ 15 কেজিৰ টিনৰ দৰ 2,300 টকাৰ পৰা 2,340 টকা, আৰু গোমধান প্ৰতি কুইণ্টলৰ শেহতীয়া বজাৰ দৰ 2,500 টকাৰ পৰা 2,600 টকাৰ ভিতৰত। পাচলি আৰু মাহজাতীয় শস্যৰ শেহতীয়া বজাৰ দৰ ইমানেই। শ্ৰোতাসকল, আজিৰ অনুষ্ঠানটি সামৰি মই শিখামণি দত্তই আপোনালোকৰ পৰা বিদায় লৈছোঁ। অনুষ্ঠানটিৰ প্ৰযোজনা আছিল উৎপল বৰাৰ। এই অনুষ্ঠানটি প্ৰচাৰ কৰা হ'ল ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ সৌজন্যত। নমস্কাৰ।
1: মিডিয়াম ৱেভৰ 266.66 মিটাৰ আৰু এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্টজত শ্ৰোতাসকলে অনুষ্ঠান শুনি আছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। এতিয়া শুনাবলৈ লৈছোঁ মিতালী দেৰকণ্ঠৰ এটি বৰগীত।

মিডিয়াম ৱেভৰ 266.66 মিটাৰ আৰু এফ এম এনৰ 102.4 মেগাহাৰ্চত এয়া আকাশবাণী তেজপুৰ। খন্তেক পিছতে 6:45 আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত সন্ধিয়াৰ আঞ্চলিক বাতৰি, 7:00 আৰু 7:05 আকাশবাণী দিল্লী কেন্দ্ৰৰ ক্ৰমে ইংৰাজী আৰু হিন্দীত বাতৰি, আৰু 7:10 আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অসমীয়া বাতৰি আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল স্বাধীনতা দিৱস উপলক্ষে প্ৰধানমন্ত্ৰীৰ উপস্থিতিত লালকিল্লাত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় গীত বন্দে মাতৰম পৰিৱেশন, ৰাজ্যজুৰি উলহ মালহেৰে 80 সংখ্যক স্বাধীনতা দিৱস উদযাপন, পৰৱৰ্তী 5 বছৰত আন্তঃগাঁথনি খণ্ডত 1.5 লাখ কোটি টকাৰ বৃহৎ বিনিয়োগৰ বিষয়ে মুখ্যমন্ত্ৰীৰ ঘোষণা, কাইলৈ ৰাজ্যত লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ স্বগণনাৰ সামৰণি আৰু 135 সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ কাপ ফুটবল প্ৰতিযোগিতাৰ কাইলৈ আৰু পৰহিলৈ কোৱাৰ্টাৰ ফাইনেল। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে পৱন কুমাৰ বৰা। এতিয়া শুনক বিতং বাতৰি। 80 সংখ্যক স্বাধীনতা দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ঐতিহাসিক লালকিল্লাত ৰাষ্ট্ৰীয়

0: ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। এই উদযাপনৰ সৈতে সংগতি ৰাখি লালকিল্লাৰ প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় গীত বন্দে মাতৰম পৰিৱেশন কৰা হয়। ইয়াৰ পাছত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ লগে লগে ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰা হয়। ত্ৰিৰংগাক অভিবাদন জনাই ভাৰতীয় বায়ুসেনাৰ MI-17 শ্ৰেণীৰ দুখন হেলিকপ্তাৰেৰে উদযাপনস্থলীত পুষ্পবৃষ্টি কৰা হয়। ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ সময়ত 21টা টোপধ্বনিৰেও অভিবাদন জনোৱা হয়। এই বছৰ স্বাধীনতা দিৱসত বন্দে মাতৰমৰ 150 বছৰ উদযাপনৰ লগতে 2047 চনৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্যৰ যাত্ৰাত দেশৰ যুৱশক্তিৰ আশা আকাংক্ষা শক্তি তথা গুৰুত্বপূৰ্ণ অৱদানক উদযাপন কৰা হৈছে। ৰাষ্ট্ৰক উদ্দেশ্যি দিয়া ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে শেহতীয়াকৈ অসমকে ধৰি দেশৰ বিভিন্ন অংশত বান আৰু ভূমিস্খলনৰ ফলত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে। এই কঠিন সময়ত দেশৰ জনসাধাৰণ ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ সৈতে থিয় হৈ আছে বুলি তেওঁ আশ্বাস দিয়ে।
1: মেৰে প্যাৰে দেশবাসীও পিছলে দিনো দেশ কে কুছ হিস্সো মে বাঢ় কা প্ৰকোপ ৰহা ভূস্খলন কা প্ৰকোপ ৰহা অনেক পৰিবাৰ প্ৰভাৱিত হুয়ে উনকে দুখ দৰ্দ কো হম ভলি ভাতি অনুভৱ কৰতে হে। পীড়িত পরিবারো কো মে বিশ্বাস দিলাতা হুঁ কি হম আর পুরা দেশ উনকে সাথ খড়ে হ্যাঁ।
0: প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে এসময়ত 5খন ভংগুৰ অৰ্থনীতি দেশৰ অন্যতম ভাৰত বৰ্তমান বিশ্বৰ গুৰুত্বপূৰ্ণ আৰু দ্ৰুত বিকশিত অৰ্থনীতি হিচাপে গঢ়ি উঠিছে। তেওঁ লগতে ভাৰতে 2047 চনৰ ভিতৰত বিকশিত ৰাষ্ট্ৰ হিচাপে পৰিগণিত হোৱাৰ লক্ষ্য স্থিৰ কৰিছে বুলিও উল্লেখ কৰে। বিভিন্ন খণ্ডত দেশে লাভ কৰা সাফল্যৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে বিগত 12 বছৰত প্ৰতিৰক্ষা সা সঁজুলি নিৰ্মাণ প্ৰায় 4 গুণ, খাদী আৰু গ্ৰাম্য উদ্যোগৰ উৎপাদন প্ৰায় 5 গুণ, ইলেক্ট্ৰনিক নিৰ্মাণ খণ্ডত প্ৰায় 7 গুণ, আধুনিক ৰেলৱে ডবা নিৰ্মাণ 21 গুণ, মোবাইল ফোনৰ নিৰ্মাণ 33 গুণ বৃদ্ধি পাইছে। তেওঁ লগতে কয় যে ইণ্টাৰনেটৰ ব্যৱহাৰকাৰীও প্ৰায় 4 গুণ আৰু ডিজিটেল লেনদেন 100 গুণ বৃদ্ধি পাইছে। শেহতীয়াকৈ ঔপনিৱেশিক শাসনকালত সৃষ্ট ভালেসংখ্যক আইনৰো সংশোধন কৰা হৈছে বুলি প্ৰধানমন্ত্ৰীয়ে জানিবলৈ দিয়ে। বিগত সময়ত কোভিড-19 মহামাৰী আৰু ইউক্ৰেইন তথা পশ্চিম এছিয়াৰ সংঘাতৰ পৰৱৰ্তী সময়ৰ প্ৰত্যাহ্বানসমূহ দেশে সুপৰিকল্পিতভাৱে সফলতাৰে মুখামুখি হোৱা বুলি প্ৰধানমন্ত্ৰীয়ে দাবী কৰে। পশ্চিম এছিয়াৰ যুদ্ধ পৰৱৰ্তী পৰিস্থিতিত বৰ্তমান দেশত গেছ, পেট্ৰল আৰু ইউৰিয়াৰ পৰ্যাপ্ত যোগান আছে আৰু নিজা সামৰ্থ্যৰে আমাৰ দেশে আত্মবিশ্বাসেৰে আগবাঢ়িছে বুলিও প্ৰধানমন্ত্ৰীয়ে জানিবলৈ দিয়ে। উল্লেখযোগ্য যে এইবাৰ লালকিল্লাৰ কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে বিভিন্ন ক্ষেত্ৰৰ প্ৰায় 5000 গৰাকী বিশেষ অতিথিক আমন্ত্ৰণ জনোৱা হৈছিল। অসমতো আজি উলহ মালহেৰে 80 সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হয়। গুৱাহাটীৰ খানাপাৰাত কেন্দ্ৰীয়ভাৱে আয়োজিত দিৱসৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই পতাকা উত্তোলন কৰে। মুখ্যমন্ত্ৰীয়ে আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ কুচকাৱাজৰ অভিবাদনো গ্ৰহণ কৰে। এই উপলক্ষে দিয়া ভাষণত মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনে পৰৱৰ্তী 5 বছৰত আন্তঃগাঁথনি খণ্ডত 1.5 লাখ কোটি টকাৰ বৃহৎ বিনিয়োগ কৰিব বুলি ঘোষণা কৰে। তেওঁ কয় যে অহা 5 বছৰত ৰাজহুৱা পথ, আন্তঃগাঁথনি উন্নীতকৰণ, চৰকাৰী বিদ্যালয়, নগৰীয়া কেন্দ্ৰ আৰু গ্ৰাম্য আন্তঃগাঁথনি উন্নীত কৰাৰ লক্ষ্য লৈছে। বিগত দশকটোত ৰাজ্যৰ অৰ্থনীতি 3 গুণ বৃদ্ধি হৈছে বুলিও তেওঁ জানিবলৈ দিয়ে। জাগীৰোডৰ ছেমি কণ্ডাক্টৰ উদ্যোগে ৰাজ্যখনৰ অৰ্থনৈতিক বিকাশত নতুন দিগন্তৰ সূচনা কৰিব বুলিও মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে। শেহতীয়াবানত সৰ্বাধিক ক্ষতিগ্ৰস্ত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ প্ৰভাৱিত প্ৰতিগৰাকী লোকৰ পুনৰ সংস্থাপন আৰু জিলা 4খনৰ হেৰুৱা স্বাভাৱিক ছন্দ উভতাই অনাৰ বাবে চৰকাৰে চেষ্টাৰ ত্ৰুটি নকৰে বুলিও মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে বান বিধ্বস্ত প্ৰতিটো পৰিয়ালক চৰকাৰে আগবঢ়াই নিব। তেওঁ বান প্ৰভাৱিত লোকসকলক গৃহ ঋণ, শিক্ষা ঋণ, যান বাহন ঋণৰ কিস্তি পৰিশোধৰ ক্ষেত্ৰত ছমাহলৈ সকাহ দিয়াৰ কথাও জানিবলৈ দিয়ে। বান ক্ষতিগ্ৰস্ত লোকসকলে এবছৰলৈ মাটিৰ খাজনা দিব নালাগে বুলিও তেওঁ কয়। ৰাজ্যত বাল্য বিবাহ সম্পৰ্কীয় 12,194টা গোচৰ ৰুজু হোৱা বুলি উল্লেখ কৰি ডঃ শৰ্মাই 1 নৱেম্বৰৰ পৰা এমাহৰ বাবে বাল্য বিবাহৰ বিৰুদ্ধে অসম আৰক্ষীয়ে আপোচবিহীন অভিযান চলাব বুলিও জানিবলৈ দিয়ে।
2: বাল্য বিবাহ ৰোধৰ ক্ষেত্ৰত অসমে লোৱা সংকল্প আজি দেশৰ ভিতৰতে এক অনুপম আদৰ্শলৈ পৰিণত হৈছে। 2021 চনত মই এই তিৰংগ পতাকাৰ তলত ঘোষণা কৰিছিলো যে আমি বাল্য বিবাহ অসমত সমাপ্ত কৰিম। যোৱা 5টা বছৰত 12,193টা গোচৰ ৰুজু হোৱাৰ লগতে 11,099 জন লোকক আমি বাল্য বিবাহত অপৰাধত গ্ৰেপ্তাৰ কৰিছিলো। ইয়াৰ পিছতে আমি দেখা পাইছিলো যে ৰাজ্যত বাল্য বিবাহ অভাৱনীয়ভাৱে হ্ৰাস পাইছিল আৰু কলেজ ইউনিভাৰ্চিটিত ছাত্ৰীৰ নাম ভৰ্তি অভাৱনীয়ভাৱে বৃদ্ধি পাইছিল। আজিৰ এই দিনটোতে মই অসম আৰক্ষীক 1 নৱেম্বৰৰ পৰা 30 দিন বাল্য বিবাহৰ বিৰুদ্ধে এক আপোচবিহীন সংগ্ৰামত লিপ্ত হবলৈ নিৰ্দেশ জাৰি কৰিছো।
0: মুখ্যমন্ত্ৰীৰ ভাষণত কমলপুৰ, বৰহমপুৰ, ৰঙানদী, চিচিবৰ গাঁও, খুমটাই, বৰখলা, চাবুৱা আৰু লাহোৱাল এই 8খন নতুন সমজিলা গঠনৰ কথাও ঘোষণা কৰিছে।

0: আজির এই দিনটোতে মই আমাৰ ৰাজ্যত আঠখন নতুন সমজিলা গঠনৰ প্ৰস্তাৱ আনুষ্ঠানিকভাৱে ঘোষণা কৰিছো। আমাৰ ৰাজ্যত ইতিমধ্যে 78খন সমজিলাৰ অধিসূচনা জাৰি কৰা হৈছিল। ইয়াৰ 49খন সমজিলা আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হৈছে। আজি স্বাধীনতা দিৱসৰ এই শুভক্ষণত মই ৰাজ্যত নতুনকৈ আৰু 8খন সমজিলা গঠনৰ সিদ্ধান্ত ঘোষণা কৰিছো। এই নতুন সমজিলা কেইখন হ'ব কমলপুৰ, বৰহমপুৰ, ৰঙানদী, চিচিৰ বৰগাঁও, চাবুৱা লাহোৱাল, খুমটাই, কাটিগড়া আৰু বৰখলা।
1: ৰাজ্যৰ অন্যান্য প্ৰান্ততো আজি উৎসাহ উদ্দীপনাৰে স্বাধীনতা দিৱস উদযাপন কৰা হয়। লখিমপুৰ জিলাৰ স্বাধীনতা দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্তই ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। নলবাৰী জিলাত বিত্ত, বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি ভাষণ দিয়ে। তেওঁ ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ অধীনত চলি থকা উন্নয়নমূলক কাম কাজত আলোকপাত কৰে। ডিব্ৰুগড় জিলাতো আজি স্বাধীনতা দিৱসৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। খনিকৰ খেলপথাৰত জিলা প্ৰশাসনৰ উদ্যোগত আয়োজিত কেন্দ্ৰীয় কাৰ্যসূচীত জলসম্পদ মন্ত্ৰী সুশান্ত বৰগোহাঁয়ে ত্ৰিৰংগ পতাকা উত্তোলন কৰি কুচকাৱাজৰ অভিবাদন গ্ৰহণ কৰে। যোৰহাট জিলাৰ কাছাৰী মৈদানত আয়োজিত স্বাধীনতা দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী অতুল বৰাই ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি সামৰিক আৰু অসামৰিক বাহিনীৰ কুচকাৱাজৰ অভিবাদন গ্ৰহণ কৰে। চৰাইদেউ জিলাত জিলা প্ৰশাসনৰ উদ্যোগত সোণাৰী ৰাজহুৱা খেলপথাৰত দিৱসৰ বিস্তৃত কাৰ্যসূচীৰ আয়োজন কৰা হয়। জিলা আয়ুক্ত ডাঃ নেহা যাদৱে পতাকা উত্তোলন কৰি ভাষণ দিয়ে। শিৱসাগৰৰ বৰ্ডিং খেলপথাৰত আয়োজিত অনুষ্ঠানত উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী বিমল বৰা মুখ্য অতিথি হিচাপে উপস্থিত থাকি ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। ডিমা হাছাও জিলাৰ হাফলঙত আয়োজিত দিৱসৰ কাৰ্যসূচীত উত্তৰ কাছাৰ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোচাকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। নগাঁৱত আয়োজিত দিৱসৰ অনুষ্ঠানত কৃষিমন্ত্ৰী পীয়ুষ হাজৰিকাই ত্ৰিৰংগ পতাকা উত্তোলন কৰে। মৰিগাঁও জিলাৰ আয়ুক্ত সৃষ্টি সিঙে আজি দেশভক্ত তৰুণৰাম ফুকন খেলপথাৰত আয়োজিত কাৰ্যসূচীত ত্ৰিৰংগ পতাকা উত্তোলন কৰে। মাজুলী জিলাৰ গড়মূৰতো আজি জিলা আয়ুক্ত ৰাতুল চন্দ্ৰ পাঠকে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি কুচকাৱাজৰ অভিবাদন গ্ৰহণ কৰে। ইপিনে কাৰ্বি আংলং জিলাৰ ডিফুত আয়োজিত অনুষ্ঠানত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডঃ তুলিৰাম ৰংহাঙে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। তামোলপুৰত আয়োজিত দিৱসৰ কাৰ্যসূচীত চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ এটা উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দল উপস্থিত থাকে। কোকৰাঝাৰত বিটিচিৰ মুৰববী হাগ্ৰামা মহিলাৰীয়ে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি সামৰিক বাহিনীৰ কুচকাৱাজৰ অভিবাদন গ্ৰহণ কৰে। এই উপলক্ষে সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয়। বাক্সা জিলাৰ শালবাৰী মহকুমা প্ৰশাসনৰ উদ্যোগত শালবাৰী মহাবিদ্যালয়ৰ খেলপথাৰত আজি স্বাধীনতা দিৱস পালন কৰা হয়। ধুবুৰীৰ বিলাচীপাৰা সমজিলা প্ৰশাসনৰ উদ্যোগত বিলাচীপাৰা ৰাজহুৱা খেলপথাৰত সমজিলা আয়ুক্ত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। বৰাক উপত্যকাৰ জিলাকেইখনতো আজি স্বাধীনতা দিৱসৰ কাৰ্যসূচী গ্ৰহণ কৰা হয়। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক পৱন কুমাৰ বৰাৰ পৰা।
2: যোৱা 19 জুলাইত সংহাৰী বানে পলৰ সৃষ্টি কৰি ঘৰ বাৰী, বিদ্যালয়, নামঘৰ, বাট পথ ধ্বংস হোৱা শিৱসাগৰ আৰু চৰাইদেউ জিলাতো আজি 80 সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হৈছে। বানে নিশেষ কৰি যোৱা পলসে পোতা ঘৰ ভেটি আৰু লঘোণীয়া পেটৰ দুৰ্দশায়ো শিৱসাগৰ জিলাৰ প্ৰান্তীয় অঞ্চল বিহুবোৰৰ নেপালী খুঁটিত স্বাধীনতাৰ উদ্যম শেষ কৰা নাই। শেহতীয়া বানত সবাতোকৈ ক্ষতিগ্ৰস্ত হোৱা অঞ্চলটোত স্বাধীনতা দিৱসৰ উদযাপনৰ কাহিনীৰে অনুজা লোপামুদ্ৰাৰ প্ৰতিবেদন।
3: সৃষ্টিৰ আন এটা নাম নিশ্চয় মানুহৰ আশাবাদ, নহলেনো বানৰ সংহাৰে নিমিষতে শেষ কৰি যোৱা বিহুবৰ নেপালী খুঁটিৰ ৰাইজে আজি এমাহৰ ভিতৰতে 80 সংখ্যক স্বাধীনতা দিৱসৰ উজ্জীৱিত উদযাপন কৰিব পাৰেনে? দেশভক্তি আৰু স্বাভিমানৰ অনন্য নিদৰ্শন দাঙি ধৰি আজি সমগ্ৰ দেশৰ লগতে বান বিধ্বস্ত নেপালী খুঁটিত ত্ৰিৰংগা উত্তোলন কৰা হয়। বানে খহুৱা ভেটিত ৰৈ যোৱা একমাত্ৰ বাঁহৰ খুঁটাটোকে সাৰথি কৰি সগৌৰৱে উৰা ৰাষ্ট্ৰীয় পতাকাৰ গেৰুৱা ৰঙে আজি সঁচাকৈয়ে নেপালী খুঁটিৰ ৰাইজৰ সাহস আৰু ধৈৰ্যক প্ৰতীয়মান কৰিছে। শুকুলাৰ মাজত জিলিকি ৰোৱা অশোক চক্ৰই পুনৰ এবাৰ গতিময়তাৰ কথা কৈছে। এই গতিয়ে আকৌ এবাৰ শ্যামল পুনৰ জীৱনৰ দিশত অঞ্চলটোক লৈ যোৱাৰ কথাকেই যেন বিধ্বস্ত বিহুবোৰৰ কণমানিহঁতৰ হাতত জিলিকা ৰাষ্ট্ৰীয় পতাকাৰ ৰংসমূহে উনুকিয়াইছে। বানে জীৰ্ণ কৰা নেপালী খুঁটিৰ বিদ্যালয় প্ৰাংগণত 200 শতাধিক পুৰুষ, মহিলা আৰু শিশুৰ উপস্থিতিত আজি উলহ মালহেৰে স্বাধীনতা দিৱস উদযাপন কৰা হয়। গোৰ্খা উন্নয়ন পৰিষদৰ অধ্যক্ষ প্ৰেম তামাঙে এই উদযাপনত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। স্বাধীনতা দিৱস উপলক্ষে সৰুপথাৰ সমজিলাৰ বাছ মালিক আৰু শ্ৰমিক সন্থাৰ 100 শতাধিক লোক আহি নেপালী খুঁটিত সামূহিক শ্ৰমদানেৰে গৃহহাৰাসকলৰ কাৰণে গৃহ নিৰ্মাণত ব্ৰতী হয়। বানৰ ধ্বংসলীলাই মূৰৰ ওপৰৰ ছাল কাঢ়ি নিলেও অঞ্চলটোৰ মানুহৰ দেশপ্ৰেম আৰু আত্মগৌৰৱক কাঢ়ি নিব নোৱাৰিলে। দুৰ্দশাৰ মাজতো সেয়েহে ৰাষ্ট্ৰীয় পতাকা সাৱটি নেপালী খুঁটিৰ ৰাইজে বিশ্বৰ সন্মুখত দেশপ্ৰেমৰ অপূৰ্ব নিদৰ্শন দাঙি ধৰিলে।
2: ধন্যবাদ অনুজা লোপামুদ্ৰা।

বেশি সংখ্যক স্বাধীনতা দিবসৰ এই মৰ্মস্পৰ্শী উদযাপনৰ বিষয়ে আমাক জনালে আমাৰ চৰাইদেউৰ সংবাদদাতা নবুল কোঁৱৰে। উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যতে আজি দেশৰ 80 সংখ্যক স্বাধীনতা দিৱস উৎসাহ উদ্দীপনাৰে উদযাপন কৰা হয়। নাগালেণ্ডৰ কোহিমাত থকা ৰাজ্যখনৰ সচিবালয়ত আয়োজিত ৰাজ্যিক পৰ্যায়ৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী নেফিউ ৰিঅ'য়ে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। অনুষ্ঠানত দিয়া ভাষণত মুখ্যমন্ত্ৰীয়ে স্বাধীনতা যুঁজৰ সেনানীসকললৈ শ্ৰদ্ধা জ্ঞাপন কৰে। ভাৰতে গণতান্ত্ৰিক, শক্তিশালী, সমৃদ্ধিশালী আৰু প্ৰগতিশীল ৰাষ্ট্ৰ হিচাপে গঢ় লোৱাৰ দিশত সমন্বিত প্ৰচেষ্টা গ্ৰহণৰ বাবে তেওঁ জনসাধাৰণক আহ্বান জনায়। সাম্প্ৰতিক সময়ত বাৰিষা অহা, ভূমিস্খলন আৰু মন জিলাত আকস্মিক বানৰ ফলত সৃষ্টি হোৱা পৰিস্থিতিৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে বানত প্ৰাণ হেৰুওৱা লোকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে। তেওঁ কয় যে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ এটা আন্তঃ মন্ত্ৰালয় দলে সাহায্য আৰু পুনৰ সংস্থাপনৰ প্ৰক্ৰিয়াৰ বুজ ল'বলৈ ৰাজ্যখন ভ্ৰমণ কৰিছে। মিজোৰামতো আজি স্বাধীনতা দিৱসৰ কাৰ্যসূচী উলহ মালহেৰে আয়োজন কৰা হয়। আইজলত আয়োজিত কাৰ্যসূচীত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি মুখ্যমন্ত্ৰী লাল ডুমাই এখন আত্মনিৰ্ভৰ আৰু উন্নত মিজোৰাম গঢ়াৰ বাবে প্ৰয়াস চলাবলৈ সকলোকে আহ্বান জনায়। ত্ৰিপুৰাতো আজি দেশৰ 80 সংখ্যক স্বাধীনতা দিৱসৰ কাৰ্যসূচী গ্ৰহণ কৰা হয়। এই উপলক্ষে ৰাজ্যপাল ইন্দ্ৰসেনা ৰেড্ডি নাল্লুৱে দেশৰ স্বাধীনতা যুঁজৰ সেনানীসকলক শ্ৰদ্ধাৰে স্মৰণ কৰে। তেওঁ আজি পুৱাৰ ভাগত আগৰতলাৰ এলবাৰ্ট এক্কা স্মাৰক উদ্যান, গান্ধীঘাট আৰু আৱৰ্ত ভৱনত শ্বহীদৰ স্মৃতিত পুষ্পাৰ্ঘ্য তৰ্পণ কৰে। তদুপৰি ৰাজ্যখনৰ মহাৰাজা বীৰ বিক্ৰম মহাবিদ্যালয়ত স্বাধীনতা দিৱসৰ লক্ষ্যতে সংগতি ৰাখি আয়োজিত সংগীতানুষ্ঠানত 1300গৰাকী ছাত্ৰ ছাত্ৰীয়ে বন্দে মাতৰম পৰিৱেশন কৰে। মণিপুৰৰ পশ্চিম ইম্ফলৰ প্ৰথম মণিপুৰ ৰাইফলছৰ পেৰেড গ্ৰাউণ্ডত আয়োজিত দিৱসৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী য়ুমনাম খেমচান সিঙে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি ভাষণ দিয়ে। তেওঁ বিকশিত ভাৰত দৃষ্টিভংগীৰ অধীনত ৰাজ্যখনে গ্ৰহণ কৰা উন্নয়নমূলক প্ৰকল্পসমূহৰ বিষয়ে প্ৰকাশ কৰে। মেঘালয়ৰ ৰাজ্যপাল চি এইচ বিজয়শংকৰে আজি লোকভৱনত আয়োজিত স্বাধীনতা দিৱসৰ চৰকাৰী অভ্যৰ্থনা কাৰ্যসূচীৰ আতিথ্য কৰে। অৰুণাচল প্ৰদেশ আৰু ছিকিমতো আজি দেশৰ 80 সংখ্যক স্বাধীনতা দিৱস উৎসাহ উদ্দীপনাৰে উদযাপন কৰা হয়। ৰাজ্যত যোৱা 2 আগষ্টৰ পৰা চলি থকা লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ স্বগণনা প্ৰক্ৰিয়া কাইলৈ সামৰণি পৰিব। পৰহিৰ পৰা গণনাকাৰী বিষয়াসকল ঘৰে ঘৰে গৈ জনগণনা কৰিব। এই প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰ পৰ্যন্ত চলিব। জনসাধাৰণে কাইলৈ পৰ্যন্ত sc.census.gov.in পৰ্টেলত নিজৰ মোবাইল নম্বৰ ব্যৱহাৰ কৰি OTPৰ জৰিয়তে লগ ইন কৰিব পাৰিব। মাজনিশা পৰ্যন্ত খোলা থকা এই পৰ্টেলত অসমীয়া, ইংৰাজীকে ধৰি 14টা ভাষাত নাগৰিকসকলে তথ্য পূৰণ কৰিব পাৰে। ইয়াৰ বাবে ডিজিটেল মানচিত্ৰত নিজৰ গৃহৰ অৱস্থান চিহ্নিত কৰিব পাৰিব। এই তথ্য দাখিলৰ পাছত লাভ কৰা স্বগণনা পৰিচয় পৰৱৰ্তী সময়ত অৰ্থাৎ পৰহিৰ পৰা গণনাকাৰী বিষয়াসকলক প্ৰদান কৰিব লাগিব। 135 সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ কাপ ফুটবল প্ৰতিযোগিতাৰ কাইলৈ আৰু পৰহিলৈ কোৱাৰ্টাৰ ফাইনেল অনুষ্ঠিত হ'ব। কাইলৈ দিনৰ 4 বজাত ৰাঁচীৰ বিৰচা মুণ্ডা ফুটবল ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত SC দিল্লীয়ে মণিপুৰ FC ৰেংদাইৰ বিৰুদ্ধে খেলিব। নিশা 8 বজাত কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্ৰীড়াংগন হ'বলগীয়া দ্বিতীয়খন কোৱাৰ্টাৰ ফাইনেলত ISL চেম্পিয়ন ইষ্ট বেংগল FC ভাৰতীয় সেনাৰ ফুটবলৰ দলৰ বিৰুদ্ধে খেলিব। আনহাতে পৰহিলৈ হ'বলগীয়া এখন খেলত মোহনবাগান জামছেদপুৰ FC মুখামুখি হোৱাৰ লগতে নিশা 8 বজাত শ্বিলঙৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত হ'বলগীয়া চতুৰ্থখন কোৱাৰ্টাৰ ফাইনেলত নৰ্থ ইষ্ট ইউনাইটেড FC শ্বিলং লাজং FC বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ পঢ়ি দিছো। স্বাধীনতা দিৱস উপলক্ষে প্ৰধানমন্ত্ৰীৰ উপস্থিতিত লালকিল্লাত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় গীত বন্দে মাতৰম পৰিৱেশন, ৰাজ্যজুৰি উলহ মালহেৰে 80 সংখ্যক স্বাধীনতা দিৱস উদযাপন, পৰৱৰ্তী 5 বছৰত আন্তঃগাঁথনি খণ্ডত 1.5 লাখ কোটি টকাৰ বৃহৎ বিনিয়োগৰ বিষয়ে মুখ্যমন্ত্ৰীৰ ঘোষণা, কাইলৈ ৰাজ্যত লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ স্বগণনাৰ সামৰণি আৰু 135 সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ কাপ ফুটবল প্ৰতিযোগিতাৰ কাইলৈ আৰু পৰহিলৈ কোৱাৰ্টাৰ ফাইনেল। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।

0: free online coaching for poor and middle-class families preparing for various public examinations. He also announced that government will provide AI skilling training to 1 crore youth over the next 1 year. Highlighting the government's focus on critical minerals, Mr. Modi said, "Modern technology depends entirely on these minerals, and India is actively working to secure its position in the sector." The Prime Minister said, "Energy security is one of the major requirements of the present times, and the government has taken several significant steps in this direction." Mr. Modi said, "The government is moving forward with the aim of 100 gigawatts of nuclear power capacity by 2047. In his address, the Prime Minister called upon the nation to harness the 7 streams of strength called as Saptadhara. He said, "In the next 5 to 7 years, the country will achieve all those that could not be achieved in the past 5 to 7 decades. World leaders and foreign missions have extended the Independence Day greetings to India, praising its democratic journey, civilizational heritage, and expanding role in regional and global cooperation. U.S. Secretary of State Marco Rubio highlighted the strengthening strategic partnership between India and the United States, while Singaporean President Tharman Shanmugaratnam underscored growing cooperation in skills development, digitalization, sustainability, and advanced manufacturing. French President Emmanuel Macron also conveyed his warm wishes to India on its 80th Independence Day. Israeli President Isaac Herzog congratulated President Draupadi Murmu, Prime Minister Narendra Modi and the people of India, sharing his message in Hindi as well. Prime Minister Narendra Modi has thanked world leaders who extended their greetings on the occasion of the Independence Day of India. Prime Minister Narendra Modi today shared an article written by Vice President C.P. Radhakrishnan highlighting the sacrifices of freedom fighters and the resolve to build a Viksit Bharat by 2047. In a social media post, Mr. Modi noted, "The article calls upon people to dedicate themselves to building a Viksit Bharat by 2047 during this Amrit Kal and work together for the progress and prosperity of the nation." In Indonesia, 38 people have died after a 7.7 magnitude earthquake struck off the coast of Flores today. The powerful quake was followed by dozens of aftershocks as rescue teams continued efforts to reach the worst hit areas. In hockey, India defeated Wales 3-1 in a Group D match of the AFIH Hockey World Cup in Amstelveen, Netherlands today. For India, Captain Harmanpreet Singh scored 2 goals, while Sanjay Rana scored 1. In men's cricket, India were 288 for 2 in their first innings at stumps on day 1 of the first test against host Sri Lanka at Goa International Cricket Stadium. Earlier, India won the toss and opted to bat first. And that is the end of this news bulletin.
1: Eya Akakbani. বাতৰিৰ সৈতে মই পুলক গগৈ। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, সমগ্ৰ দেশতে আজি উৎসাহ উদ্দীপনাৰে আক্ষৰিকত স্বাধীনতা দিৱস উদযাপন কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লালকিল্লাত আজি পুৱা এই উদযাপনৰ গুৰি ধৰে। প্ৰধানমন্ত্ৰী মোদীয়ে আজি বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে মধ্যবিত্ত আৰু দৰিদ্ৰ পৰিয়ালসমূহৰ শিক্ষাৰ্থীসকলৰ সহায় হোৱাকৈ বিনামূলীয়া অনলাইন প্ৰশিক্ষণ প্ৰদানৰ ব্যৱস্থা কৰা হ'ব বুলি ঘোষণা কৰে। বিশ্বৰ নেতা আৰু বিভিন্ন দেশৰ দূতাবাসসমূহে স্বাধীনতা দিৱস উপলক্ষে ভাৰতক শুভেচ্ছা জনাইছে। ইণ্ডোনেছিয়াৰ ফ্লোৰেছ খণ্ডত আজি পুৱা হোৱা ৰিক্টাৰ স্কেলত 7.7 প্ৰাবল্যৰ এটা ভূমিকম্পত মৃত লোকৰ সংখ্যা 38লৈ বৃদ্ধি পাইছে। আৰু ভাৰত আৰু শ্ৰীলংকাৰ মাজৰ দুখনীয়া টেষ্ট ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেলৰ প্ৰথম দিনৰ সামৰণিত ভাৰতে 2 উইকেটৰ বিনিময়ত 285 ৰাণ সংগ্ৰহ কৰিছে। দেশৰ 80 সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ পবিত্ৰ ক্ষণত আজি দেশজুৰি উলহ মালহৰ পৰিৱেশে বিৰাজ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিল্লীৰ ঐতিহাসিক লালকিল্লাৰ পৰা আজি পুৱা এই উদযাপনৰ গুৰি ধৰে। প্ৰধানমন্ত্ৰীৰ আগমনৰ লগে লগে লালকিল্লাত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় গীত বন্দে মাতৰম পৰিৱেশন কৰা হয়। এই বছৰ স্বাধীনতা দিৱসত বন্দে মাতৰমৰ 150 বছৰ উদযাপনৰ লগতে 2047 চনৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্যৰ যাত্ৰাত দেশৰ যুৱশক্তিৰ আশা আকাংক্ষা শক্তি তথা গুৰুত্বপূৰ্ণ অৱদানক উদযাপন কৰা হৈছে। লালকিল্লাৰ প্ৰাচীৰৰ পৰা ৰাষ্ট্ৰক উদ্দেশ্যি দিয়া ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে কয়,

0: যে স্বাধীনতাৰ পাছত প্ৰথমবাৰৰ বাবে লালকিল্লাৰ পৰা বন্দে মাতৰম ধ্বনিত হয়। তেওঁ লগতে শেহতীয়াকৈ দেশৰ কোনো কোনো অংশত বান আৰু ভূমিস্খলনৰ ফলত বহু পৰিয়াল ক্ষতিগ্ৰস্ত হোৱাৰ কথাও উল্লেখ কৰি সমগ্ৰ দেশ এই ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ সৈতে আছে বুলি আশ্বাস দিয়ে।
1: बाढ़ का प्रकोप रहा, भूस्खलन का प्रकोप रहा, अनेक परिवार प्रभावित हुए, उनके दुख दर्द को हम भली भांति अनुभव करते हैं। पीड़ित परिवारों को मैं विश्वास दिलाता हूं कि हम और पूरा देश उनके साथ खड़े हैं।
0: প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰতে 2047 চনৰ ভিতৰত উন্নত ৰাষ্ট্ৰৰ লক্ষ্যৰ দিশে আগবাঢ়ি যোৱাৰ সময়ত বহু অভূতপূৰ্ব সংকট সফলভাৱে অতিক্ৰম কৰিছে। কোভিড-19 মহামাৰী আৰু ইউক্ৰেইন তথা পশ্চিম এছিয়াৰ সংঘাতৰ পৰৱৰ্তী সময়ৰ প্ৰত্যাহ্বানসমূহৰ কথা সোঁৱৰি শ্ৰীমোদীয়ে কয় যে ভাৰতৰ সুপৰিকল্পিত নীতি, প্ৰস্তুতি আৰু সক্ৰিয় ব্যৱস্থাই এই প্ৰত্যাহ্বানসমূহৰ মুখামুখি হোৱাত সহায় কৰিছিল। শ্ৰীমোদীয়ে আজি লালকিল্লাৰ পৰা বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে মধ্যবিত্ত আৰু দৰিদ্ৰ পৰিয়ালসমূহৰ শিক্ষাৰ্থীসকলৰ সহায়ক হোৱাকৈ বিনামূলীয়া অনলাইন প্ৰশিক্ষণ প্ৰদানৰ ব্যৱস্থা কৰা হ'ব বুলি ঘোষণা কৰে। শ্ৰীমোদীয়ে কয় যে আগশাৰীৰ শিক্ষাবিদৰ পৰা যাতে সকলোৱে উন্নত শিক্ষা লাভ কৰিব পাৰে তাৰ বাবে এটা বৈপ্লৱিক পদক্ষেপ লোৱা হ'ব। তেওঁ কয় যে ইয়াৰ ফলত মধ্যবিত্ত আৰু দৰিদ্ৰ পৰিয়ালসমূহে কোচিং ক্লাছৰ নামত ব্যয় কৰা হাজাৰ হাজাৰ কোটি টকা ৰাহি হ'ব।
1: विभिन्न परीक्षाओं की फ्री ऑनलाइन कोचिंग हमने करने का निर्णय किया है। डिजिटल पब्लिक इंफ्रास्ट्रक्चर है, हमारे पास उत्तम टैलेंट है, टीचर्स हैं, उन संसाधनों को जोड़ करके हम देश के नौजवानों को फ्री कोचिंग देने का एक पूरा नेटवर्क हम खड़ा करने वाले हैं।
0: প্ৰধানমন্ত্ৰী মোদীয়ে লোকপিয়ল আখোৱামুক্ত কৰাৰ বাবে দেশৰ যুৱ প্ৰজন্মক তেওঁলোকৰ পৰিয়ালসমূহৰ সঠিক তথ্য ডিজিটেল মাধ্যমেৰে অৱগত কৰিবলৈ আহ্বান জনায়। শ্ৰীমোদীয়ে দেশত বৰ্তমান অব্যাহত থকা লোকপিয়ল প্ৰক্ৰিয়াত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ নৱপ্ৰজন্মৰ প্ৰতি আহ্বান জনায়। বিশ্বৰ নেতা আৰু বিভিন্ন দেশৰ দূতাবাসসমূহে 80 সংখ্যক স্বাধীনতা দিৱস উপলক্ষে ভাৰতক শুভেচ্ছা জনাইছে। বিশ্বৰ নেতাসকলে ভাৰতৰ গণতান্ত্ৰিক যাত্ৰা, সভ্যতাগত ঐতিহ্য তথা আঞ্চলিক আৰু গোলকীয় সহযোগিতাৰ ক্ষেত্ৰত সুদূৰপ্ৰসাৰী ভূমিকাৰ প্ৰশংসা কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ'ই ভাৰত আৰু আমেৰিকাৰ মাজৰ সুদৃঢ় সম্পৰ্কত আলোকপাত কৰাৰ লগতে ছিংগাপুৰৰ ৰাষ্ট্ৰপতি থাৰমান চানমুগাৰত্নমে দক্ষতা, ডিজিটেল ব্যৱস্থা, বহন ক্ষমতা আৰু অত্যাধুনিক নিৰ্মাণ খণ্ডত ভাৰতৰ সৈতে বৰ্ধিত সহযোগিতাৰ কথা উল্লেখ কৰে। ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ'ই 80 সংখ্যক স্বাধীনতা দিৱস উপলক্ষে ভাৰতক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে। ইজৰাইলৰ ৰাষ্ট্ৰপতি আইজাক হেৰজগে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু দেশবাসীলৈ স্বাধীনতা দিৱসৰ অভিনন্দন জ্ঞাপন কৰে। আৰ্জেণ্টিনাৰ ৰাষ্ট্ৰদূত মাৰিয়ানো কৌচিনো, ইজৰাইলৰ ৰাষ্ট্ৰদূত ৰিউভেন আজাৰ, শ্ৰীলংকাৰ উচ্চায়ুক্ত মহিষিনী কলোনে, নেপালৰ দূতাবাস, ফ্ৰান্সৰ দূতাবাস, অষ্ট্ৰেলিয়াৰ উপ উচ্চায়ুক্ত আৰু কানাডাৰ উচ্চায়ুক্তই ভাৰতৰ ঐতিহ্য, বৈচিত্ৰতা, অৰ্থনৈতিক সম্ভাৱনীয়তা আৰু বৰ্ধিত দ্বিপাক্ষিক সম্পৰ্কত গুৰুত্ব আৰোপ কৰি স্বাধীনতা দিৱসৰ শুভেচ্ছা জনায়। মালদ্বীপৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ইব্ৰাহিম মহম্মদ ছালি আৰু মালদ্বীপ নেচনেল পাৰ্টিৰ সভাপতি মহম্মদ নাজিমে ভাৰতৰ বিকাশ আৰু দেশখনৰ সৈতে অংশীদাৰিত্বৰ প্ৰশংসা কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ 80 সংখ্যক স্বাধীনতা দিৱসৰ পবিত্ৰ ক্ষণত শুভেচ্ছা জনোৱা বিশ্ব নেতাসকলক কৃতজ্ঞতা জ্ঞাপন কৰিছে। নেপালৰ প্ৰধানমন্ত্ৰী বলেন্দ্ৰ শ্বাহৰ শুভেচ্ছাবাণীৰ প্ৰত্যুত্তৰত শ্ৰীমোদীয়ে দুয়োখন দেশে পাৰস্পৰিক সমৃদ্ধিৰ হকে একেলগে কাম কৰি যাবলৈ বদ্ধপৰিকৰ বুলি উল্লেখ কৰে। ভূটানৰ প্ৰধানমন্ত্ৰী শ্বেৰিং টকবেগ তেওঁৰ শুভেচ্ছাবাণীৰ বাবে ধন্যবাদ জ্ঞাপন কৰি সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমোদীয়ে ভাৰত আৰু ভূটানৰ মাজৰ বিশেষ বন্ধুত্ব ক্ৰমান্বয়ে দৃঢ়ৰ পৰা দৃঢ়তৰ হৈ পৰাৰ কথা উল্লেখ কৰে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। অসমতো আজি উলহ মালহেৰে 80 সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হৈছে। গুৱাহাটীৰ খানাপাৰাত কেন্দ্ৰীয়ভাৱে আয়োজন কৰা স্বাধীনতা দিৱসৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই পতাকা উত্তোলন কৰি আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ কুচকাৱাজৰ অভিবাদন গ্ৰহণ কৰে। এই উপলক্ষে দিয়া ভাষণত মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনে পৰৱৰ্তী 5 বছৰত আন্তঃগাঁথনি খণ্ডত 1.5 লাখ কোটি টকাৰ বৃহৎ বিনিয়োগ কৰিব বুলি ঘোষণা কৰে। জাগিৰোডৰ ছেমিকণ্ডাক্টৰ উদ্যোগে ৰাজ্যখনৰ অৰ্থনৈতিক বিকাশত নতুন দিগন্তৰ সূচনা কৰিব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে। শেহতীয়া বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ প্ৰভাৱিত প্ৰতিগৰাকী লোকৰ পুনৰ সংস্থাপন আৰু জিলা 4খনৰ হেৰুৱা স্বাভাৱিক ছন্দ উভতাই অনাৰ বাবে চৰকাৰে চেষ্টাৰ অকণো ত্ৰুটি নকৰে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। উত্তৰ পূৰ্বাঞ্চলৰ আন আন ৰাজ্যতো আজি দেশৰ 80 সংখ্যক স্বাধীনতা দিৱস উৎসাহ উদ্দীপনাৰে উদযাপন কৰা হয়। মণিপুৰৰ পশ্চিম ইম্ফলস্থিত প্ৰথম মণিপুৰ ৰাইফলছৰ পেৰেড গ্ৰাউণ্ডত আয়োজিত স্বাধীনতা দিৱসৰ ৰাজ্য

0: কাৰ্যসূচীত মুখ্যমন্ত্ৰী য়ুমনাম খেমচান সিঙে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। নাগালেণ্ডৰ কহিমাত থকা ৰাজ্যখনৰ সচিবালয়ত আয়োজিত ৰাজ্যিক পৰ্যায়ৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী নেওফিউ ৰিঅ'য়ে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। মিজোৰামৰ আইজলত আয়োজিত কাৰ্যসূচীত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি মুখ্যমন্ত্ৰী লালডুৱামাই এখন আত্মনিৰ্ভৰ আৰু উন্নত মিজোৰাম গঢ়াৰ বাবে প্ৰয়াস চলাবলৈ সকলোকে আহ্বান জনায়। মেঘালয়ৰ ৰাজ্যপাল চি এছ বিজয় শংকৰে শ্বিলংস্থিত লোকভৱনত স্বাধীনতা দিৱসৰ পৰম্পৰাগত চৰকাৰী অভ্যৰ্থনা অনুষ্ঠানৰ আয়োজন কৰে। ত্ৰিপুৰাতো আজি দেশৰ 80সংখ্যক স্বাধীনতা দিৱসৰ কাৰ্যসূচী গ্ৰহণ কৰা হয়। আগৰতলাস্থিত আছাম ৰাইফলছ গ্ৰাউণ্ডত আয়োজিত ৰাজ্যিক পৰ্যায়ৰ মূল কাৰ্যসূচীত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ডাঃ মানিক সাহাই ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ লগতে সামৰিক বাহিনীৰ কুচকাৱাজৰ অভিবাদন গ্ৰহণ কৰে। অৰুণাচল প্ৰদেশ আৰু ছিকিমতো আজি দেশৰ 80সংখ্যক স্বাধীনতা দিৱস উৎসাহ উদ্দীপনাৰে উদযাপন কৰা হয়। কেন্দ্ৰীয় প্ৰত্যক্ষ কৰ পৰিষদে ক্ষুদ্ৰ কৰদাতাসকলৰ বিদেশৰ সম্পত্তিৰ তথ্য দাখিল আঁচনিৰ নিয়ম 2026ৰ বাবে অধিসূচনা জাৰি কৰিছে। যোগ্য কৰদাতাসকলক তেওঁলোকৰ নিৰ্ধাৰিত বিদেশৰ সম্পত্তিৰ তথ্য দাখিল, তেওঁলোকৰ বিদেশৰ উপাৰ্জন, বিশেষ কৰ তথা মাচুল আদায়ৰ বাবে এই আঁচনি গ্ৰহণ কৰা হৈছে। কাইলৈৰ পৰা এই আঁচনি বলবৎ হ'ব আৰু চলিত বৰ্ষৰ 31 ডিচেম্বৰৰ ভিতৰত ঘোষণা পত্ৰৰ জৰিয়তে তেওঁলোকে সবিশেষ দাখিল কৰিব পাৰিব। ইণ্ডোনেছিয়াৰ ফ্লৰেন্স খণ্ডত আজি পুৱা অহা ৰিক্টাৰ স্কেলত 7.7 প্ৰাবল্যৰ এটা ভূমিকম্পত মৃত লোকৰ সংখ্যা 38লৈ বৃদ্ধি পাইছে। এই শক্তিশালী ভূমিকম্পৰ পাছতে 10টাৰো অধিক পৰৱৰ্তী জোকাৰণি অনুভূত হয়। ভূমিকম্পত বহু অট্টালিকা ভাঙি পৰাৰ লগতে কেইবাঠাইতো ভূমিস্খলন হোৱাৰ ফলত বহুতো লোক আহত হয়। ভাৰত আৰু শ্ৰীলংকাৰ মাজৰ দুখনীয়া টেষ্ট ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেলৰ প্ৰথম দিনৰ সামৰণিত ভাৰতে 2 উইকেটৰ বিনিময়ত 288 ৰাণ সংগ্ৰহ কৰিছে। শ্ৰীলংকাৰ গৌল আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত খেলত আজি টছত জিকি ভাৰতে প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয়। অপেনাৰ যশস্বী জয়ছোৱালে 32 ৰাণ কৰি আউট হোৱাৰ পাছতে কে এল ৰাহুলে 77 ৰাণ কৰি আঘাতৰ বাবে খেলপথাৰ ত্যাগ কৰে। দেৱদত্ত পাদিকালে অনবদ্য বেটিঙেৰে 17 ৰাণ অৰ্জন কৰে। আজি প্ৰথম দিনাৰ খেল অন্ত পৰাৰ সময়ত পাদ্ৰিকাল 131 ৰাণ আৰু ঋষভ পণ্ট 27 ৰাণ কৰি অপৰাজিত হৈ থাকে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। সমগ্ৰ দেশতে আজি উৎসাহ উদ্দীপনাৰে 80সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লালকিল্লাত আজি পুৱা এই উদযাপনৰ গুৰি ধৰে। প্ৰধানমন্ত্ৰী মোদীয়ে আজি বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে মধ্যবিত্ত আৰু দৰিদ্ৰ পৰিয়ালসমূহৰ শিক্ষাৰ্থীসকলৰ সহায় হোৱাকৈ বিনামূলীয়া অনলাইন প্ৰশিক্ষণ প্ৰদানৰ ব্যৱস্থা কৰা হ'ব বুলি ঘোষণা কৰে। বিশ্বৰ নেতা আৰু বিভিন্ন দেশৰ দূতাবাসসমূহে স্বাধীনতা দিৱস উপলক্ষে ভাৰতক শুভেচ্ছা জনাইছে। ইণ্ডোনেছিয়াৰ ফ্লৰেন্স খণ্ডত আজি পুৱা অহা ৰিক্টাৰ স্কেলত 7.7 প্ৰাবল্যৰ এটা ভূমিকম্পত মৃত লোকৰ সংখ্যা 38লৈ বৃদ্ধি পাইছে আৰু ভাৰত আৰু শ্ৰীলংকাৰ মাজৰ দুখনীয়া টেষ্ট ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেলৰ প্ৰথম দিনৰ সামৰণিত ভাৰতে 2 উইকেটৰ বিনিময়ত 288 ৰাণ সংগ্ৰহ কৰিছে। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।
1: মিডিয়াম ৱেভৰ 266.66 মিটাৰ আৰু এফ এম এণ্ডৰ 102.4 মেগাহাৰ্টজত শ্ৰোতাসকলে অনুষ্ঠান শুনি আছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। আজি স্বাধীনতা দিৱস উপলক্ষে আগবঢ়াইছোঁ এখনি আলেখ্য।
2: এতিয়া আগবঢ়াইছোঁ এখনি আলেখ্য। 42ৰ ঢেকীয়াজুলিত কমলাকান্ত দাস, ৰচনা ডক্টৰ ৰমেশ চন্দ্ৰ কলিতাৰ। এয়া শুনক 42ৰ ঢেকীয়াজুলিত কমলাকান্ত দাস।
3: স্থান বৰগাঁও নামঘৰ প্ৰাংগণ, বৰগাঁও স্বেচ্ছাসেৱক শিবিৰৰ সমীপত ৰাজহুৱা সভা। উপস্থিত লোকসকলৰ প্ৰধানসকল কমলাকান্ত দাস, ফণীধৰ দাস, বাপুৰাম গগৈ, পুষ্পলতা দাস, মনবৰ নাথ, গোলোকচন্দ্ৰ নেওগ, চন্দ্ৰকান্ত নাথ ওৰফে কানিয়া, যোগেশ চন্দ্ৰ মিশ্ৰ, লগতে অন্যান্য অগণন স্বাধীনতা সংগ্ৰামী। শিবিৰৰ পৰিচালক বাপুৰাম গগৈ, সভাৰ সভানেত্ৰী পুষ্পলতা দাস। তাৰিখ 15 ছেপ্টেম্বৰ 1942।
4: ৰাইজ, সভাৰ কাম আৰম্ভ কৰিবলৈ ওলাইছোঁ। আপোনালোক সকলোৱে শৃংখলাবদ্ধভাৱে বহক আৰু সভাৰ কাম সুচাৰুৰূপে সম্পাদন কৰাত সহায় কৰক।

0: রাইজ, মই আজি এই সভাত সভানেতৃত্ব কৰিবলৈ শ্ৰীযুতা পুষ্পলতা দাস ডাঙৰীয়ানীৰ নামটো প্ৰস্তাৱ কৰিলোঁ।
1: মই গগৈ ডাঙৰীয়াৰ প্ৰস্তাৱটো সমৰ্থন কৰিছোঁ আৰু আশা কৰোঁ ৰাইজে হাত চাপৰি মাৰি সমৰ্থন কৰি সভাৰ কাম আগবঢ়াই নিয়াত সহায় কৰিব।
2: গগৈদেৱৰ প্ৰস্তাৱ আৰু শ্ৰীযুত কমলাকান্ত দাসদেৱৰ সমৰ্থন আৰু আপোনালোকৰ বিপুল সঁহাৰিত মই আজিৰ এই সভাত সভানেতৃত্ব কৰিবলৈ আগবাঢ়ি আহিছোঁ। আশা কৰোঁ সভাৰ কাম চলাই নিয়াত আমাক সহায় কৰিব ৰাইজ। এতিয়া সভাৰ উদ্দেশ্য ব্যাখ্যা কৰিব শ্ৰীযুত কমলাকান্ত দাসদেৱী।
3: মাননীয়া সভানেত্ৰী মহোদয়া
1: আৰু সমাগত নিৰ্ভীক স্বাধীনতা সংগ্ৰামীসকল, আপোনালোকে জানে যে আগষ্ট মাহৰ 8 তাৰিখে ৰাতি আমাৰ নিখিল ভাৰত জাতীয় কংগ্ৰেছে বম্বেত ভাৰত ত্যাগ প্ৰস্তাৱ গ্ৰহণ কৰিছে। ব্ৰিটিছে ভাৰতবৰ্ষ ত্যাগ কৰি নিজ দেশলৈ গুচি যাব লাগে। মহাত্মা গান্ধীয়ে কৈছে, ব্ৰিটিছ তোমালোকে ভাৰত ত্যাগ কৰি গুচি যোৱা। সমগ্ৰ ভাৰতলোকে কৈছে, ব্ৰিটিছ ভাৰতবৰ্ষ ত্যাগ কৰি তোমালোকে দেশলৈ গুচি যোৱা। আমাৰ দেশ আমাক শাসন কৰিবলৈ এৰি দিয়া। আমাক স্বাধীনতা লাগে, আমাক আত্মসন্মান লাগে। আমি গোলামী নিবিচাৰো, স্বাধীনৰূপে বৰ্তি থাকিব বিচাৰো। ৰাইজ, ব্ৰিটিছক খেদিবলৈ আমাৰ জিলাৰ কংগ্ৰেছ সমিতি এটা নতুন পন্থা লৈছে। আমি আমাৰ জিলাৰ আটাইকেইখন থানাতে গহপুৰ, বিহালী, চতিয়া, তেজপুৰ আৰু ঢেকীয়াজুলিত প্ৰতিখন থানাৰ পৰা ব্ৰিটিছৰ ইউনিয়ন জেক তাঙাজুৰি পেলাই আমি আমাৰ কংগ্ৰেছ পতাকা তুলিম। এই পতাকা স্বাধীনতাৰ প্ৰতীক। এই কাৰ্যসূচী আমি অহা 20 ছেপ্টেম্বৰ ৰূপায়ণ কৰিম। তেজপুৰ সদৰত 20 তাৰিখৰ পৰিৱৰ্তে 21 তাৰিখে কাৰ্যসূচী ৰূপায়ণ কৰাৰ সিদ্ধান্ত হৈছে। সেই লক্ষ্যত উপনীত হবলৈ ইতিমধ্যে ভাগে ভাগে মিত্ৰ বাহিনী আৰু ৰক্ষী বাহিনী গঢ়ি তোলা হৈছে। কংগ্ৰেছৰ পতাকা উত্তোলনৰ দ্বাৰা আমি আমাৰ স্বাধীন বুলি ঘোষণা কৰিম। তাৰ কাৰণে আজিৰ এই সভা আৰু সভাৰ উদ্দেশ্য ব্যাখ্যাও ইমানেই।
2: মই আমাৰ স্বাধীনতা সংগ্ৰামী ফণীধৰ দাসদেৱক দুআষাৰ কবলৈ অনুৰোধ কৰিলোঁ। এইবাৰ তেখেতে আমাৰ লক্ষ্যৰ সম্পৰ্কে বিৱৰণ ক'ব।
4: স্বাধীনতা সংগ্ৰামী ৰাইজ, আমাৰ কৰ্তব্য পালনৰ সময় সমাগত হৈছে। আজি ভাৰতবৰ্ষৰ এনে এখন ঠাই নাই য'ত ব্ৰিটিছ সাম্ৰাজ্যবাদৰ বিৰুদ্ধে আন্দোলন চলা নাই, সকলোতে আন্দোলন চলিছে। আমাৰ অসমত ইতিমধ্যে শান্তি সেনা বাহিনী গঠন কৰা হৈছে। এই বাহিনীত মুঠতে 20,000 লোক আছে। আমাৰ অসম প্ৰাদেশিক কংগ্ৰেছ সমিতিয়ে

0: राइज
1: आपुनी की कब खुजिसे कौ
0: राइज मय मनबरनाथर কথাহে কব খুজিছো হি মোর কনার লাখুটির দরে মোর বিয়ার পিছত হি মোর নকয়নার লগতে আমার ঘরলৈ আহিল 10 12 বছৰ বয়সতে বায়েক এগৰাকীৰ বাহিৰে আন কেউ কিছু নহুৱা লৰা আমাৰ পৰিয়ালৰ এজনৰ দৰেই আছে মোৰ ঘৰৰ পৰা ওলাই আহি এনেকৈ মৃত্যু বাহিনীৰ সদস্য হৈ যদি পতাকা উঠাবলৈ গৈ পুলিচৰ গুলীত মৃত্যুবৰণ কৰে তেনেহলে মোক পাপে চুব ৰাইজ ৰাইজ মোক পাপে চুব ৰাইজ পাপে চুব
2: পেহাদেউ আপুনি চিন্তা নকৰিব মই সুকলমে পতাকা উঠাই পুনৰ ঘৰলৈ ঘূৰি আহিম মই নমৰো মৰিলেও মৃত্যুঞ্জয়ী হম দেশৰ কাৰণেহে মৰিম তাতকৈ আনন্দৰ কথা আৰু কি হ'ব পাৰে আপুনি চিন্তা নকৰিব
1: আমাৰ শ্লোগানেই হ'ল মৰিলে স্বৰ্গ তৰিলে দেহ আমাৰ মৃত্যু বাহিনীৰ বাছনি কাম ইমানতে শেষ হ'ল আমি এতিয়া আমাৰ আজিৰ সভাৰ কাৰ্যসূচী অন্তিম পৰ্যায়ত পাইছোহি আমাৰ দলপতিৰ নিৰ্বাচনো সুকলমে হৈ গ'ল সেই মতে প্ৰধান দলপতি হ'ল কমলাকান্ত দাস দ্বিতীয় তথা উপদলপতি বাপুৰাম গগৈ আৰু তৃতীয় উপদলপতি ফণীধৰ দাস ৰাইজ এতিয়া আমি গোটেই কাৰ্যসূচী পৰিচালনা কৰাৰ বাবে এটি কাৰ্যকৰী কমিটি গঠন কৰিব লাগে
3: কাৰ্যকৰী সমিতিৰ কাম হ'ব 20 ছেপ্টেম্বৰৰ বাবে নিৰ্ধাৰিত কাৰ্যসূচী ৰূপায়ণৰ বাবে প্ৰয়োজনীয় সকলো ধৰণৰ প্ৰস্তুতি সম্পূৰ্ণ কৰা
1: ৰাইজ আমি এতিয়া সভাৰ শেষ পৰ্যায় পাইছোঁ তাৰ আগতে মই আপোনালোকক সকীয়াই দিব খোজোঁ যে অহা 20 ছেপ্টেম্বৰৰ কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ আপোনালোকে আজিৰ পৰা দুগুণ উৎসাহেৰে কাম কৰি যাব লাগে এতিয়াৰ সভাৰ কাম শেষ হৈছে

0: পতাকা উত্তোলনৰ দৰে আমাৰ এই অভিনৱ আঁচনিৰ কথা শুনি ইতিমধ্যে বিদেশী চৰকাৰৰ গোলামসকলে ঢেকীয়াজুলি থানলৈ সঘনে অহা যোৱা কৰি আছে। সিহঁতে আমাৰ আঁচনি ব্যৰ্থ কৰিবলৈ, স্বাধীনতা সংগ্ৰামীসকলক মাৰি পিটি খাস্তাং কৰিবলৈ ইতিমধ্যে থানা চৌহদত পল্টনীয়া চিপাহী মজুত কৰি ৰাখিছে। গতিকে সিহঁতো বহি থকা নাই। তথাপিও কিন্তু আমাৰ ফালৰ প্ৰস্তুতি তুংগত উঠিছে। আমাৰ পাঁচখন মৌজাৰ ৰাইজে তিনিওফালৰ পৰা যাত্ৰা কৰি থানাৰ অভিমুখে যাব। মূল অভিযানটো আৰম্ভ হ'ব ঠেলামৰাৰ পৰা। অভিযানৰ নেতৃত্বত থাকিব প্ৰথম দলপতি কমলাকান্ত দাস, দ্বিতীয় দলপতি বাপুৰাম গগৈ আৰু তৃতীয় দলপতি ফণীধৰ দাস। অভিযান আৰম্ভ হ'ব পুৱাবেলা 10 বজাত। গগৈ, দাস আৰু অন্যান্য সহকৰ্মীসকল, আজিলৈ আমাৰ আলোচনা ইয়াতে শেষ।
1: স্থান ঠেলামৰা, ৰবিবাৰ, আহিন মাহৰ 3 তাৰিখ, 20 ছেপ্টেম্বৰ 1942। ঠেলামৰাত লোকে লোকাৰণ্য। শোভাযাত্ৰাত অংশগ্ৰহণ কৰা লোকৰ উপৰিও ঘটনাটো প্ৰত্যক্ষ কৰিবলৈ ওচৰ পাজৰৰ বহু লোক তাত সমবেত হৈছেহি। সমবেত ৰাইজৰ মাজৰ পৰা সময়ে সময়ে বন্দে মাতৰম ধ্বনি দি থকা হৈছে। 10-12 জনমান লোকে একে ঠাইতে ৰৈ অনবৰত জ্যোতিপ্ৰসাদৰ জাগা জননী সন্তান

0: আৰু মৌজাদাৰ দেৱকান্ত তামুলীয়ে কথা পাতিলে। তামুলী ভিতৰলৈ গ'ল আৰু দাৰোগা মহিধৰ বৰাই গেটত অৱস্থান কৰিলে। ইফালে জনতাৰ মাজৰ পৰা বন্দে মাতৰম ধ্বনি আহিয়ে আছে।
1: আপোনালোকে ইয়াত কিয় হুলস্থুল কৰিছে? এইখন পুলিচ থানা বুলি নাজানে নেকি? ইয়াত হুলস্থুল কৰি শান্তি ভংগ কৰিলে পৰিণতি ভয়াবহ হ'ব, বিষম শাস্তি দিয়া হ'ব। আপোনালোকৰ উদ্দেশ্য কি? কিয় ইয়ালৈ আহিছে?
2: আমি স্বাধীনতা সংগ্ৰামী, আমি কাৰো শান্তি ভংগ কৰিবলৈ অহা নাই। আমি মাত্ৰ থানা গৃহত আমাৰ পতাকা উত্তোলন কৰিবলৈ আহিছোঁ আৰু আমাৰ কাম শেষ কৰি আমি শান্তিপূৰ্ণভাৱে ইয়াৰ পৰা আঁতৰি যাম। আপোনালোকে আমাৰ সৈতে সহযোগ কৰক।
1: সহযোগ? তহঁতৰ সৈতে? আমাৰ হুকুম নাই।
2: আমাৰ হুকুম আছে স্বাধীনতাৰ বাবে থানা গৃহত তিৰংগা পতাকা উত্তোলন কৰিবলৈ।
1: তহঁতৰ হুকুম আছে? কোনে হুকুম দিছে? মহামান্য ব্ৰিটিছ চৰকাৰৰ বাহিৰে ইয়াত কাৰো হুকুম নৰজে।
2: স্বাধীনতা সংগ্ৰামীক ব্ৰিটিছ চৰকাৰৰ হুকুমৰ প্ৰয়োজন নাই।
1: স্বাধীনতা? তহঁতক আকৌ কিহৰ স্বাধীনতা লাগে?
2: দেশখন পৰাধীন, আপুনি মই দেশৰ সকলো লোক ব্ৰিটিছৰ দাসত্বৰ শিকলিতে শৃংখলিত। স্বাধীন হলে আপোনালোকেও স্বাধীন দেশৰ স্বাধীন নাগৰিক হ'ব। ৰাইজ, ইংৰাজৰ দাসত্ব ওফৰাই পেলাওক।
1: তহঁতে কাৰ দাসত্বৰ কথা কৈছ?
2: আপোনালোকৰ দৰে মানুহৰ বাবে আমাৰ দেশত ব্ৰিটিছৰ দাসত্বৰ ৰখা চলি আহিছে। ৰাইজ, আপোনালোকে কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ আগবাঢ়ক। ৰাইজ আগবাঢ়ক, ইংৰাজৰ দাসত্ব ওফৰাই দিয়ক।
1: এখোজ আগবাঢ়িলে গুলি কৰি দিম।
2: আপোনাক বন্দী কৰি হলেও আমি আমাৰ কৰ্তব্য পালন কৰিবলৈ প্ৰস্তুত।
1: ইমান সাহস তহঁতৰ?
2: ৰাইজ আগবাঢ়ক, ৰাইজ আগবাঢ়ক। মাইলো আহ আহ, পতাকা উত্তোলন কৰা, আগবাঢ়ি যোৱা, কোনো ৰৈ নাথাকিবা।
1: গুলি চলাও, গুলি চলাও, সব কামার দালো, গুলি চলাও।
0: থান জহামাৰী কমলাকান্ত দাসৰ ঘৰ, তাৰিখ 21 ছেপ্টেম্বৰ 1942। কমলাকান্ত দাসৰ দেউতাক নন্দীৰাম সুতৰ ওচৰত পুলিচৰ অত্যাচাৰ নিৰ্যাতন চলে। তেওঁৰ তেতিয়া বয়স আছিল প্ৰায় 80 বছৰ। তেতিয়া কমলাকান্ত দাসে ঢেকিয়াজুলি থানাৰ উপৰি দিনাখন হোৱা আঘাতৰ বাবে ব্ৰহ্মপুত্ৰৰ চাপৰিত তেওঁলোকৰ নিজা বাথানত শুশ্ৰূষাৰ বাবে আশ্ৰয় লৈ আছিল।
1: তোৰ পুত্ৰ ক'ত আছে? ক'ত লুকাই থৈছ?
3: মোক নামাৰিবি অ বোপাই, মোক নামাৰিবি। তই মোৰ পুত্ৰৰ লগৰ মহিধৰ, মই তোক তেজপুৰত পৰি থকা অৱস্থাত খাটি গাখীৰ ঘিউ খুৱাই পুত্ৰৰ দৰে আদৰি লৈছিলো। তই আজি মোক প্ৰতিদান দিলি।
1: ঐ বুঢ়া, তোৰ পুত্ৰ কমলাকান্ত দাসে থানা আক্ৰমণ কৰিবলৈ যায়, কিমান সাহস তাৰ! ক ঐ বুঢ়া, তই নীৰৱে থাকিলে নহ'ব। তোৰ পুতেৰ ক'ত আছে কৈ দে, বেগতে ক।
0: স্থান তেজপুৰ কোৰ্ট। ঢেকিয়াজুলিৰ ঘটনাৰ প্ৰায় 10 দিনৰ পিছত কমলাকান্ত দাসে আত্মসমৰ্পণ কৰে। পুলিচে কমলাকান্ত দাসক হেণ্ডকাপ লগাই থোৱা অৱস্থাত হাকিমৰ ওচৰত হাজিৰ কৰে।
4: তুমি কমলাকান্ত দাস?
5: হয়।
4: তুমি কি দোষ কৰিছিলা?
5: মই একো দোষ কৰা নাই হুজুৰ।
4: ঢেকিয়াজুলি থানাত পতাকা উত্তোলন কাৰ্যত কোনে নেতৃত্ব দিছিল?
5: মই।
4: সেইটোৱেই তোমাৰ দোষ। কমলাকান্ত দাসক জেইললৈ নিব লাগে। তেওঁৰ বিৰুদ্ধে উত্থাপিত মোকৰ্দমা শেষ নোহোৱালৈ তেওঁক বিচাৰাধীন কয়দীৰূপে জেইলত ৰাখিবলৈ আদেশ কৰা হ'ল।
0: স্থান তেজপুৰৰ বিশেষ আদালত। বিচাৰপতি এছ কে দাস, মোকৰ্দমা কিং এম্পায়াৰৰ ভাৰ্চেছ কমলাকান্ত দাস।
6: আসামী কমলাকান্ত দাস হাজিৰ।
4: তোমাৰ নাম?
5: কমলাকান্ত দাস।
4: তুমি 20 ছেপ্টেম্বৰৰ দিনা ঢেকিয়াজুলি থানাত বেআইনী সমাৱেশৰ নেতৃত্ব দিছিলা?
5: হয়, দিছিলোঁ। সমাৱেশ বেআইনী নাছিল, আমাৰ দেশৰ স্বাধীনতাৰ কাৰ্যসূচী।

ইমান পৰে শ্ৰোতাসকলে ডক্টৰ ৰমেশ চন্দ্ৰ কলিতা ৰচিত আলেখ্যখনি শুনিলে। আলেখ্যখনিৰ আঁত ধৰিলে অমৃত বৰগোহাঁয়ে। অভিনয়ংশৰ শিল্পীসকল আছিল ডাক্টৰ হাদী আলম বৰা, ডাক্টৰ হিৰণ্য বৰা, কাৰ্তিক হাজৰিকা, কৈলাশ বৰা, জুনু বৰুৱা, জ্যোতিপ্ৰসাদ শইকীয়া, পাৰ্থপ্ৰতিম শইকীয়া, বিজিৎ দাস, অনুপ বৰঠাকুৰ আৰু ৰঞ্জু শইকীয়া। সংগীতাংশৰ শিল্পীসকল আছিল জ্যোতিৰঞ্জন নাথ, জয়ন্ত বনিয়া, অঞ্জন কুমাৰ নাথ, প্ৰণামী বৰঠাকুৰ, কংকনা কাকতি আৰু গুড্ডু কৌৰ চলুজা। বাদ্যযন্ত্ৰ সংগত কৰিলে মানিক শৰ্মা, সীমান্ত কাকতি, দেৱজ্যোতি নাথ আৰু মুকুতা দাসে। জুৰি ভূঞাৰ সম্পাদনাৰে আলেখ্যখনি প্ৰযোজনা কৰিলে ৰাজীৱ বৰুৱাই।

মিডিয়াম ৱেভৰ 286.66 মিটাৰ আৰু এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্টজত এয়া আকাশবাণী তেজপুৰ খণ্ডে পিছতে শুনিবলৈ পাব আজিৰ দিনটো।

আকাশবাণী তেজপুৰ কেন্দ্ৰৰ সমূহ শ্ৰোতালৈ প্ৰীতি সম্ভাষণ জনাই আগবঢ়াবলৈ লৈছোঁ আমাৰ নিয়মীয়া অনুষ্ঠান আজিৰ দিনটো। আজি 15 আগষ্ট, আজি আমাৰ দেশৰ স্বাধীনতা দিৱস। ভাৰতবৰ্ষই 1947 চনৰ 15 আগষ্টৰ দিনটোত ব্ৰিটিছ শাসনৰ পৰা স্বাধীনতা লাভ কৰাৰ ঐতিহাসিক দিনটোক সুঁৱৰি প্ৰতি বছৰে 15 আগষ্টৰ দিনটোত স্বাধীনতা দিৱস হিচাপে উদযাপন কৰা হয়। ভাৰতবৰ্ষই ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতৃত্বত অহিংস আন্দোলনৰ মাধ্যমেৰে এই স্বাধীনতা লাভ কৰিবলৈ সক্ষম হয়। এই স্বাধীনতা লাভৰ লগতে দেশৰ বিভাজনো সংঘটিত হয়। স্বাধীনতা দিৱসৰ মূল কাৰ্যসূচী দেশৰ ৰাজধানী দিল্লীত পালন কৰা হয়। লালকিল্লাত পালন কৰা এই অনুষ্ঠানত ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে আৰু দেশৰ জনসাধাৰণক উদ্দেশ্যি বক্তৃতা দিয়ে। এই দিৱস দেশৰ সকলো অংশতে পতাকা উত্তোলন, পেৰেড তথা বিভিন্ন সাংস্কৃতিক অনুষ্ঠানেৰে পালন কৰা হয়।

স্বাধীনতা মানুহৰ এক অমূল্য অধিকাৰ। পৰাধীনতাৰ শিকলিৰ পৰা মুক্ত হৈ নিজৰ দেশ, নিজৰ সমাজ আৰু নিজৰ ভৱিষ্যত নিজেই গঢ়ি তোলাৰ আনন্দৰ তুলনা নাই। ভাৰতীয় জাতিৰ বাবেও স্বাধীনতা সহজে লাভ কৰা বস্তু নাছিল। অসংখ্য দেশপ্ৰেমী বীৰ যোদ্ধা

আৰু সাধাৰণ জনতাই দীঘলীয়া সংগ্ৰাম, ত্যাগ, কাৰাবাস আৰু আত্মবলিদানৰ মাজেৰে দেশৰ স্বাধীনতা অৰ্জন কৰিছিল। তেওঁলোকৰ অদম্য সাহস আৰু দেশপ্ৰেমৰ ফলতেই 1947 চনৰ 15 আগষ্টত ভাৰতবৰ্ষই ব্ৰিটিছ শাসনৰ পৰা মুক্তি লাভ কৰে। সেই ঐতিহাসিক দিনটোৰ স্মৃতি সজীৱ কৰি ৰাখিবলৈ প্ৰতিবছৰে আজিৰ দিনটো সমগ্ৰ ভাৰতত এই স্বাধীনতা দিৱস অতি গৌৰৱ আৰু উৎসাহেৰে পালন কৰা হয়। স্বাধীনতা দিৱস কেৱল এটা ৰাষ্ট্ৰীয় উৎসৱৰ দিন নহয়, এই দিনটো আমাৰ বাবে আত্মত্যাগৰ ইতিহাসৰ সোঁৱৰণ, দেশপ্ৰেমৰ অনুভূতি জগাই তোলাৰ আৰু দেশৰ প্ৰতি নিজৰ কৰ্তব্যৰ কথা উপলব্ধি কৰাৰ এক পবিত্ৰ দিন। আকাশত উৰি থকা তিৰংগা পতাকাখনে যেন আমাক সদায় সোঁৱৰাই দিয়ে, এই স্বাধীনতাৰ আঁৰত লুকাই আছে অসংখ্য বীৰৰ ত্যাগ আৰু দেশপ্ৰেমৰ অমৰ কাহিনী।

প্ৰিয় শ্ৰোতাবৃন্দ, এইবাৰ যাব বিচাৰিছোঁ আজিৰ দিনটোৰ অনন্য ঘটনাৱলীৰ মাজলৈ। ১৯১৪ চনৰ আজিৰ দিনটোতে পানামা খালৰ নিৰ্মাণ সম্পূৰ্ণ হয় আৰু খালটোৱেদি প্ৰথমখন জাহাজ পাৰ হয়। ১৯৫০ চনৰ আজিৰ দিনটোতে অসমত হোৱা প্ৰবল ভূমিকম্পৰ ফলত 1350 জন লোক মৃত্যুমুখত পৰে আৰু বিস্তৰ ক্ষতিসাধন হয়। 1965 চনৰ আজিৰ দিনটোতে ভাৰতীয় খাদ্য নিগম প্ৰতিষ্ঠা কৰা হৈছিল। ভাৰতৰ ডাক সূচাংক সংখ্যা প্ৰৱৰ্তন কৰা হৈছিল 1972 চনৰ আজিৰ দিনটোতে। 1982 চনৰ আজিৰ দিনটোতে ভাৰতত দূৰদৰ্শনৰ ৰাষ্ট্ৰীয় কাৰ্যসূচীৰ সম্প্ৰচাৰ আৰম্ভ হয়।

সদৌ অসম ছাত্ৰ সন্থা তথা গণসংগ্ৰাম পৰিষদৰ নেতৃত্বত ছবছৰ ধৰি চলা অবৈধ বিদেশী বহিষ্কাৰৰ আন্দোলনত সদৌ অসম ছাত্ৰ সন্থা আৰু প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ মাজত ঐতিহাসিক অসম চুক্তি সম্পাদন কৰা হৈছিল 1985 চনৰ আজিৰ দিনটোতে। অসমীয়া দৈনিক বাতৰি কাকত আজিৰ অসম প্ৰকাশ আৰম্ভ হৈছিল 1986 চনৰ আজিৰ দিনটোতে। কাকতখনৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল ৰাধিকা মোহন ভাগৱতী। আন্দামান ৰোজ আইলেণ্ডক ৰাণী লক্ষ্মীবাই নামেৰে নামকৰণ কৰা হৈছিল 1996 চনৰ আজিৰ দিনটোতে। ধেমাজিত স্বাধীনতা দিৱসৰ কাৰ্যসূচীৰ মাজতে হোৱা বোমা বিস্ফোৰণত 10টি শিশুকে ধৰি 13জন লোকৰ মৃত্যু হৈছিল আৰু অৰ্ধ শতাধিক লোক আহত হৈছিল 2004 চনৰ আজিৰ দিনটোতে।

সম্ৰাট নেপোলিয়ন বোনাপাৰ্টৰ জন্ম হৈছিল 1769 আজিৰ দিনটোতে। ভাৰতীয় দাৰ্শনিক, কবি আৰু সাংবাদিক শ্ৰী অৰবিন্দৰ জন্ম হৈছিল 1872 আজিৰ দিনটোতে। ভাৰতৰ এগৰাকী জনপ্ৰিয় কাৰ্টুনিষ্ট, প্ৰধানকৈ জনপ্ৰিয় চাচা চৌধুৰী নামৰ কমিক চৰিত্ৰৰ স্মৃতিৰ বাবে জনাজাত প্ৰাণ কুমাৰ শৰ্মাৰ জন্ম হৈছিল 1938 আজিৰ দিনটোতে। 2014 ছয় আগষ্ট তাৰিখে 75 বছৰ বয়সত

নতুন দিল্লীত তেখেতৰ দেহাৱসান ঘটে। হিন্দী আৰু বাংলা কথাছবিৰ প্ৰসিদ্ধ অভিনেত্ৰী পদ্মশ্ৰী ৰাখি গুলজাৰৰ জন্ম হৈছিল 1947 চনৰ আজিৰ দিনটোতে। ভাৰতীয় পদাৰ্থ বিজ্ঞানী, কলকাতাৰ বসু ইনষ্টিটিউট পদাৰ্থ বিজ্ঞান বিভাগৰ জ্যেষ্ঠ অধ্যাপক ইন্দ্ৰাণী বসুৰ জন্ম হৈছিল 1951 চনৰ আজিৰ দিনটোতে। বলিউডৰ অন্যতম এগৰাকী যশস্বী গায়ক আদনান স্বামীৰ জন্ম হৈছিল 1971 চনৰ আজিৰ দিনটোতে।

স্কটলেণ্ডৰ ৰজা মেকবেথ, শ্বেক্সপিয়াৰ নাটক মেকবেথৰ মূল চৰিত্ৰ তেখেতৰ চৰিত্ৰৰ ওপৰতে ভিত্তি কৰি নিৰ্মাণ কৰা হৈছিল। মেকবেথৰ মৃত্যু হৈছিল 1057 চনৰ আজিৰ দিনটোতে। ফিনলেণ্ডৰ ৰসায়ন বিজ্ঞানী জোহান গেডলিনৰ মৃত্যু হৈছিল 1852 চনৰ আজিৰ দিনটোতে। বাংলাদেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি শ্বেখ মুজিবুৰ ৰহমানৰ মৃত্যু হৈছিল 1975 চনৰ আজিৰ দিনটোতে। ভাৰতীয় স্বাধীনতা আন্দোলনৰ কাৰ্যকৰ্তা তথা ৰাষ্ট্ৰবাদী লেখক মহাদেৱ দেশাইৰ মৃত্যু হৈছিল 1942 চনৰ আজিৰ দিনটোতে। ভাৰতৰ স্বাধীনতা দিৱসৰ উপৰিও আজি ৰিপাব্লিক অৱ কংগোৰ স্বাধীনতা দিৱস।

আজিৰ দিনটো অনুষ্ঠানটি আজিলৈ ইমানতে সামৰিছোঁ। খন্তেক পিছতে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত মুখ্য বাতৰি আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

0: ৰাতিৰ মহাবাহু এতিয়া শুনক মুখ্য বাতৰি।
1: নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ নিশা আঠ বজাৰ মুখ্য বাতৰি পঢ়িছো পুলক গগৈয়ে। 80 সংখ্যক স্বাধীনতা দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ঐতিহাসিক লালকিল্লাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। এই উদযাপনৰ সৈতে সংগতি ৰাখি লালকিল্লাত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় গীত বন্দে মাতৰম পৰিৱেশন কৰা হয়। গুৱাহাটীৰ খানাপাৰাত কেন্দ্ৰীয়ভাৱে আয়োজন কৰা স্বাধীনতা দিৱসৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই পতাকা উত্তোলন কৰে। এই উপলক্ষে দিয়া ভাষণত মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনে পৰৱৰ্তী 5 বছৰত আন্তঃগাঁথনি খণ্ডত 1.5 লাখ কোটি টকাৰ বৃহৎ বিনিয়োগ কৰিব বুলি ঘোষণা কৰে। মুখ্যমন্ত্ৰীয়ে লগতে কমলপুৰ, বহমপুৰ, ৰঙানদী, চিচিবৰ গাঁও, খুমটাই, বৰখলা, চাবুৱা আৰু লাহোৱাল এই 8খন নতুন সমজিলা গঠনৰ কথা ঘোষণা কৰে। উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যতে আজি দেশৰ 80 সংখ্যক স্বাধীনতা দিৱস উৎসাহ উদ্দীপনাৰে উদযাপন কৰা হয়। ৰাজ্যত যোৱা 2 আগষ্টৰ পৰা চলি থকা লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ স্বগণনা প্ৰক্ৰিয়া কাইলৈ সামৰণি পৰিব। পৰহিলৈৰ পৰা গণনাকাৰী বিষয়াসকলে ঘৰে ঘৰে গৈ জনগণনা কৰিব। এই প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰ পৰ্যন্ত চলিব। 135 সংখ্যক ইণ্ডিয়ান অইল ডুৰান কাপ ফুটবল প্ৰতিযোগিতাৰ কাইলৈ আৰু পৰহিলৈ কোৱাৰ্টাৰ ফাইনেল অনুষ্ঠিত হ'ব। আৰু ভাৰত আৰু শ্ৰীলংকাৰ মাজৰ দুখনীয়া টেষ্ট ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেলৰ প্ৰথম দিনৰ সামৰণিত ভাৰতে 2 উইকেটৰ বিনিময়ত 288 ৰাণ সংগ্ৰহ কৰিছে। আমাৰ এতিয়াৰ মুখ্য বাতৰি ইমানেই। আমাৰ পৰৱৰ্তী বাতৰি বুলেটিন নিশা 9:25 বজাত শুনিবলৈ পাব।

0: মিডিয়া ৱেভৰ 266.66 মিটাৰ আৰু এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্টজত শ্ৰোতাসকলে অনুষ্ঠান শুনি আছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। এতিয়া আগবঢ়াবলৈ লৈছোঁ আজি তেজপুৰত অনুষ্ঠিত হোৱা স্বাধীনতা দিৱসৰ কাৰ্যসূচীৰ এটি অনাতাঁৰ প্ৰতিবেদন।
1: শ্ৰোতালৈ স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। 80তম স্বাধীনতা দিৱস উপলক্ষে শোণিতপুৰ জিলা প্ৰশাসনে তেজপুৰত আয়োজন কৰা স্বাধীনতা দিৱসৰ কাৰ্যসূচীৰ এটি অনাতাঁৰ প্ৰতিবেদন আগবঢ়ালোঁ। আজি পুৱা 5:30 দেশপ্ৰেমমূলক গীতৰ প্ৰচাৰ কৰা হয়। 8:55 জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। 9:00 তেজপুৰৰ ঐতিহাসিক চাৰ্চ ফিল্ডত স্বাধীনতা দিৱসৰ মূল কাৰ্যসূচী অনুষ্ঠিত কৰে। এই স্বাধীনতা দিৱসৰ কাৰ্যসূচীৰ মুখ্য অতিথি হিচাপে উপস্থিত আছিল অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী মাননীয় বিশ্বজিৎ দৈমাৰী। পতাকা উত্তোলনৰ প্ৰাকমুহূৰ্তত ভাৰতৰ ৰাষ্ট্ৰীয় গীত বন্দে মাতৰম পৰিৱেশন কৰা হয়।

ইয়াৰ পিছতেই অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াই স্বাধীনতা দিৱসৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে।

0: তাৰপিছতেই মুখ্য অতিথি মন্ত্ৰী বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াই ৰাইজক সম্বোধন কৰি ভাষণ প্ৰদান কৰে।
1: নমস্কাৰ, আজি আমাৰ দেশৰ 80 সংখ্যক স্বাধীনতা দিৱসৰ এই পবিত্ৰ ক্ষণত ঐতিহাসিক শোণিতপুৰ জিলাৰ ইতিহাস প্ৰসিদ্ধ তেজপুৰ চহৰত সমবেত ৰাইজ তথা

0: তাৰপিছতেই মুখ্য অতিথি মন্ত্ৰী বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াই ৰাইজক সম্বোধন কৰি ভাষণ প্ৰদান কৰে।
1: নমস্কাৰ, আজি আমাৰ দেশৰ 80 সংখ্যক স্বাধীনতা দিৱসৰ এই পবিত্ৰ ক্ষণত ঐতিহাসিক শোণিতপুৰ জিলাৰ ইতিহাস প্ৰসিদ্ধ তেজপুৰ চহৰত সমবেত ৰাইজ তথা শ্ৰদ্ধাৰ অসমবাসীলৈ আন্তৰিক শুভেচ্ছা আৰু সম্ভাষণ। আজিৰ দিন সকলো ভাৰতীয়ৰ কাৰণে গৌৰৱৰ দিন, কাৰণ বিদেশীৰ অধীনৰ পৰা আমাৰ দেশখন 1947 চনৰ আজিৰ তাৰিখত স্বাধীনতা পাবলৈ সক্ষম হৈছিল। এই স্বাধীনতা আমাৰ দেশৰ সকলোৰে শ্ৰদ্ধাৰ জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীৰ যিটো মাৰ্গ পৰিদৰ্শন, তেখেতৰ নেতৃত্বৰ যিটো সংগ্ৰাম, এই সংগ্ৰামৰে ফল বুলি আমি সকলোৱে স্বীকাৰ কৰোঁ।
0: তেখেতে স্বাধীনতা সেনানীসকলক স্মৰণ কৰি এইদৰে কয়।
1: আজিৰ এই বিশেষ দিনত জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধী আৰু স্বাধীনতা সংগ্ৰামৰ সহস্ৰ শ্বহীদ সেনানীলৈ সশ্ৰদ্ধ প্ৰণিপাত আৰু তেখেতসকলৰ অমৰ ত্যাগ আৰু আত্মবলিদানক শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ। নেতাজী সুভাষ চন্দ্ৰ বসু, চৰ্দাৰ বল্লভ ভাই পেটেল, ভগৎ সিং আদিৰ অপৰিসীম ত্যাগ আৰু বলিদান আমাৰ চিৰস্মৰণীয়। ভাৰতৰ স্বাধীনতা সংগ্ৰামত শোণিতপুৰ জিলাৰ আমাৰ পূৰ্বপুৰুষসকলে এই স্বাধীনতা সংগ্ৰামত যিধৰণে আগভাগ লৈছিলে, যিধৰণে দেশৰ কাৰণে, দেশৰ নাগৰিকৰ কাৰণে নিজক ত্যাগ কৰিছিলে, সেয়া ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ এটা উল্লেখনীয় ইতিহাস। আমি সবেই জানো কনকলতাৰ নিচিনা বীৰ সাহসী ব্যক্তিয়ে শ্বহীদ হ'বলগীয়া হৈছিলে এই সংগ্ৰামত। ঢেকীয়াজুলিতো একে সময়তে বহুজন ব্যক্তিয়ে শ্বহীদ হ'বলগীয়া হৈছিলে। আমাৰ চাহ বাগিচাৰ পৰাও এই সময়ত ব্ৰিটিছৰ বিৰুদ্ধে সংগ্ৰাম কৰি বাগিচা অঞ্চলৰ পৰাও বহুতো লোকে প্ৰাণ আহুতি দিবলগীয়া হৈছিলে। কুকল খঙৰ মণিৰাম দেৱান, এই ব্যক্তিসকলৰ কথা আমাৰ সদায় স্মৰণীয়। কাছাৰৰ তেতিয়া কাছাৰ, আজি ডিমা হাছাও, ইয়াৰ সম্বোধন ফংলো ছাৰ জীৱন কাহিনীয়ে দৰ্শায় যে বিদেশৰ অধীনৰ পৰা আমাৰ মাতৃভূমিক স্বাধীনতা কৰাৰ কাৰণে কেনেকুৱা আমাৰ অসমবাসীসকলে উঠি পৰি লাগিছিলে। এই ত্যাগৰ বিনিময়ত 1947 চনৰ 15 আগষ্টত আমি স্বাধীনতা পাবলৈ সক্ষম হ'লোঁ আৰু আজিৰ দিনটোত আমি স্বাধীনভাৱে জীৱন যাপন কৰাৰ এটা সুযোগ পালোঁ। বৰ্তমান সময়ত ভাৰতক পৃথিৱীৰ দেশবিলাকৰ ভিতৰত আটাইতকৈ ডাঙৰ, আটাইতকৈ উদাৰতা থকা গণতান্ত্ৰিক দেশ বুলি সকলোৱে আজি স্বীকাৰ কৰে। 1947 চনত স্বাধীনতা হোৱাৰ পিছৰে পৰা আমাৰ দেশক গঢ়িবৰ কাৰণে আমাৰ নেতাসকলে সকলোৱে লাগি পৰিছিল আৰু ইয়াৰে স্বৰূপ হিচাপে বৰ্তমান সময়ত ভাৰত বিশ্বৰ আগশাৰী দেশবিলাকৰ ভিতৰত এখন দেশ হ'বলৈ সক্ষম হ'ল।
0: তেখেতে ভাৰত তথা অসমৰ অৰ্থনীতিৰ অৱস্থাৰ প্ৰসংগত এইদৰে কয়।
1: আজি বিশ্বৰ যিটো অৰ্থনীতি অৱস্থা, সেই অৰ্থনীতি অৱস্থাৰ ক্ষেত্ৰত ভাৰতৰ 10খন দেশৰ ভিতৰত স্থান আজি ল'বলৈ সক্ষম হ'ল আৰু আজি বিশ্বৰ 4থ অৰ্থনৈতিকভাৱে উন্নীত দেশৰ মৰ্যাদা পাবলৈ সক্ষম হৈছে আৰু ইয়াৰ কাৰণে আমি আমাৰ দেশৰ নেতাসকলক নিশ্চয়কৈ ধন্যবাদ জনাব লাগিব। ভাৰতৰ প্ৰধানমন্ত্ৰী আমাৰ সকলোৰে শ্ৰদ্ধাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দেশক লৈ যি সপোন আৰু সেই সপোনৰ আধাৰত পৰিকল্পনা লৈ পেলাই দেশখনক আগুৱাই লৈ যাবৰ কাৰণে তেখেতৰ নেতৃত্বত যিখিনি কাম কৰি থকা হৈছে, আজি ভাৰত এই কেইবছৰমানৰ ভিতৰত সকলো দিশতে আগবাঢ়িবলৈ সক্ষম হৈছে।
0: অসমৰ উন্নয়নৰ ক্ষেত্ৰত মন্ত্ৰী মহোদয়ে এইদৰে উল্লেখ কৰে।
1: আমাৰ অসমত আমাৰ সকলোৰে শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী ডক্টৰ

0: আছে।
1: যুব প্ৰজন্মক দক্ষ কৰি তোলাৰ আঁচনিসমূহৰ প্ৰসংগত তেখেতে এইদৰে কয়,
0: খেলা ধূলাৰ পৰা আৰম্ভ কৰি আজি আমাৰ যুৱ সমাজক কৰ্ম সংস্থাপনৰ কাৰণে যাহাতে দক্ষ কৰিব পাৰে তাৰ কাৰণে দক্ষতাৰ যি এটা ব্যৱস্থা লৈ আছে, যাৰ কাৰণে স্কিল ডেভেলপমেণ্ট আজি অসম চৰকাৰে নতুনকৈ খুলি পেলাই কাম কৰি আছে, সেয়া উল্লেখনীয়। আৰু সেইটোৰ দ্বাৰা প্ৰত্যেকজন ল'ৰা ছোৱালীক যিকোনো প্ৰকাৰে ট্ৰেইন কৰি পেলাই যাহাতে নিজে কিবা এটা কৰিব পাৰে, আৰু যিকোনো তাই ইণ্ডাষ্ট্ৰীৰ পৰা আৰম্ভ কৰি চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠান বা ব্যক্তিগত কাৰোবাৰ প্ৰতিষ্ঠানলৈকেও যাহাতে কাম কৰিব পাৰে তাৰ কাৰণে দক্ষতা ট্ৰেইনিং আজি কৰাৰ ব্যৱস্থা লৈছে। আৰু সেইটোৰ দ্বাৰা বহুত হাজাৰ হাজাৰ লোকে আজি কৰ্ম সংস্থাপন পাবলৈ সক্ষম হৈছে। দক্ষতাৰ বিশ্ববিদ্যালয় স্কিল ইউনিভাৰ্চিটি আজি মংগলদৈত যিটো স্থাপন কৰিছে, তাৰ দ্বাৰা উচ্চ শিক্ষিত আমাৰ যিসকল ইঞ্জিনিয়াৰ্ছ আছে তেওঁলোকলৈকে আধুনিক টেকনিক যাহাতে শিকাই ফালে তেওঁলোকক অকল ভাৰতত নহয় বিশ্বৰ যিকোনো অনুষ্ঠানতে কাম কৰিব পৰা দক্ষতা এইটো আমাৰ অসমৰ ল'ৰা ছোৱালীক কৰাৰ কাৰণে ব্যৱস্থা লৈছে। চেম ফ্লাইট নামৰ আঁচনিৰ জৰিয়তে বিদেশী ভাষা তাৰ শিক্ষা দি আমাৰ যুৱক যুৱতীসকলক দেশ বিদেশত যিবোৰ আজি ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বিভিন্ন কোম্পানী আছে, বিভিন্ন অনুষ্ঠান আছে, এইবিলাকত যাহাতে নিযুক্তি পাব পাৰে, তাত থাকি যাহাতে কাম কৰিব পাৰে তাৰ কাৰণে আজি ব্যৱস্থা কৰি থকা হৈছে।
1: ক্ৰীড়া উন্নয়নৰ ক্ষেত্ৰত তেখেতে এইদৰে উল্লেখ কৰে,
0: ক্ৰীড়াৰ ক্ষেত্ৰত একাডেমি খুলি পালে যাহাতে আমাৰ প্ৰত্যেকজন ল'ৰা ছোৱালীয়ে খেলৰ মাজেদি নিজৰ জীৱনটোক আগুৱাই লৈ যাব পাৰে, নিজে ইচ্ছা থকা খেলখনত অভিভাৱকসকলেও নিজৰ ল'ৰা ছোৱালীক যাহাতে তাতে অনুশীলন কৰাব পাৰে তাৰ কাৰণে বিভিন্ন একাডেমি আজি অসম চৰকাৰে আৰম্ভ কৰিছে। তেজপুৰৰ ষ্টেডিয়াম আমাৰ প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত, আৰু তেজপুৰৰ ষ্টেডিয়ামটোও ক্ৰীড়াৰ ক্ষেত্ৰত আজি ইয়াত একাডেমি হিচাপে বিভিন্ন যিবিলাক খেল আছে এই খেলবিলাকৰ যাহাতে ইয়াতে ট্ৰেইনিং ল'ব পাৰে, কোচৰ জৰিয়তে শিকিব পাৰে আৰু ভৱিষ্যতত অলিম্পিকলৈকে গৈ মেডেল আনিব পাৰে, সেই ব্যৱস্থাটো কৰিবলৈ লোৱা হৈছে। গতিকে সেই গোটেইটো আজি সেয়া স্বাধীনতা পোৱাৰ বাবে 1947 চনৰ আজিৰ সেই দিনটোৰ বাবে, আৰু স্বাধীনভাৱে স্বাধীন ভাৰতৰ স্বাধীন নাগৰিকে নিজৰ ইচ্ছামতে আজি নিৰ্বাচনৰ জৰিয়তে নেতৃত্বৰ দায়িত্ব প্ৰদান কৰি পৰিকল্পনা কৰি পৰিকল্পনাৰ আধাৰত বিভিন্ন আঁচনি কৰি কাম কৰাৰ কাৰণে আজি আমি সেই অৱস্থালৈ আহিছোঁ। গতিকে সেইদিন আমি সকলোৱে সদায় মনত ৰাখিব লাগে, আৰু সেই স্বাধীনতা দিৱস আমি গৌৰৱৰ দিন হিচাপে সকলোৱে উদযাপন কৰিব লাগে। ভৱিষ্যত প্ৰজন্মৰ সদায় সেইটো এটা জ্ঞান থাকিব লাগে যে ভাৰত এটা সময়ত আমাৰ পূৰ্বপুৰুষসকলৰ দিনত কি অৱস্থাত আছিলে, আৰু আজি যিটো ভাৰতত স্বাধীনভাৱে আমি ধুনীয়া জীৱন যাপন কৰিব পাৰিছোঁ। সেইকাৰণে সেই ব্যক্তিসকলক আমি সদায় স্মৰণ কৰিব লাগিব, সদায় শ্ৰদ্ধা জনাব লাগিব, যিসকলৰ ত্যাগৰ কাৰণে আজি আমি স্বাধীনতা পাবলৈ সক্ষম হৈছোঁ। ভাৰতৰ স্বাধীনতাৰ কাৰণে, ভাৰতীয় নাগৰিকসকলৰ কাৰণে তেওঁ নিজৰ ব্যক্তিগত জীৱন সম্পূৰ্ণভাৱে ত্যাগ কৰিছিলে। তেওঁ এজন পেচা হিচাপে ওকালতি কৰা ব্যক্তি আছিল, কিন্তু তেওঁ এই পেচাটো ত্যাগ কৰি নিজৰ ঘৰ বংশ পৰিয়াল সেইবোৰো ত্যাগ কৰি গোটেই ভাৰতবৰ্ষ এক কৰিছিলে। প্ৰত্যেকটা ৰাজ্যত তেওঁ ঘূৰি ফুৰিছিলে। আমাৰ তেজপুৰতো মহাত্মা গান্ধী আহিছিলে। আমাৰ যিটো বিদেশী বস্ত্ৰ মানে ত্যাগ কৰা, ইয়াত বিৰোধিতা কৰা এই কাৰ্যখিনিও তেখেতে কৰিছিলে। গতিকে সেইটো আমাৰ এটা প্ৰেৰণা। আৰু তেখেতৰ নিচিনা ব্যক্তিয়ে সম্পূৰ্ণ নিজৰ জীৱনটোক ত্যাগ কৰি ফালে অকল ভাৰত আৰু ভাৰতীয়ৰ কাৰণে লগাৰ বাবে গোটেই ভাৰতীয়ই এক হৈ পৰিছিল। আৰু মহাত্মা গান্ধীৰ প্ৰচেষ্টাতে 1942 চনৰ পৰা ভাৰত ত্যাগ যি আন্দোলন কৰিলে, গণ আন্দোলন, এই গণ আন্দোলনৰ কাৰণে ব্ৰিটিছে ভাৰতক স্বাধীনতা দিবলৈ বাধ্য হ'ল। গতিকে আমাৰ আজিৰ জীৱনৰ অন্তৰালত বহুত ব্যক্তিৰ

0: এনেকুৱা ত্যাগ আছে। গতিকে সেই ব্যক্তিবিলাকক আমি স্মৰণ কৰিব লাগিব আৰু সকলোৱে একত্ৰিত হৈ পালে এই ভাৰতক, আমাৰ দেশক আমি যাহাতে শক্তিশালী কৰিব পাৰোঁ, কোনো শক্তিয়ে যাহাতে ভাৰতক ক্ষতি কৰিব নোৱাৰে আৰু এই ভাৰতক বিশ্বৰ দৰবাৰত আমি বিশ্বগুৰু হিচাপে যিটো কথা কৈ আছোঁ, সেয়া যেন সদায় সকলো দেশে তেনেকুৱাই ভাৰতক সন্মান জনাই স্বীকৃতি দিয়ে, তেনেকুৱাই তেওঁলোকৰ অন্তৰত যেন সদায় হয়।
1: ইয়াৰ পিছতেই মন্ত্ৰী মহোদয়ে মাৰ্চ পাষ্টত অংশগ্ৰহণ কৰা বিদ্যালয় মহাবিদ্যালয় কেডেট তথা অৰ্ধসামৰিক বাহিনী আৰক্ষী বাহিনীৰ অভিবাদন গ্ৰহণ কৰে।

তাৰ পিছতেই শোণিতপুৰ জিলাৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন জনগোষ্ঠীৰ বাৰেবৰণীয়া লোকনৃত্যৰ এক আকৰ্ষণীয় অনুষ্ঠান পৰিৱেশন কৰে। এই অনুষ্ঠানত গাৰো, নিচি, চাহ জনজাতীয়, বড়ো, কোচ ৰাজবংশীয় আদিৰ নৃত্য পৰিৱেশন কৰে।

0: সদৌ শেষত প্ৰশাসনৰ তৰফৰ পৰা মাৰ্চ পাষ্টত অংশগ্ৰহণ কৰা দলৰ বিজয়ী দলসমূহৰ লগতে চৰকাৰী বিভাগসমূহে অংশগ্ৰহণ কৰা প্ৰদৰ্শনীৰ বিজয়ী বিভাগসমূহক পুৰস্কৃত কৰে। শ্ৰোতা, ইমান পৰে 80তম স্বাধীনতা দিৱস উপলক্ষে শোণিতপুৰ জিলাৰ প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত হোৱা স্বাধীনতা দিৱসৰ কাৰ্যসূচীৰ এটি অনাতাঁৰ প্ৰতিবেদন শুনিলে। ঠাইতে বাণীবদ্ধ কৰা অনুষ্ঠানটি যুগুতাই সম্পাদনা কৰিলে শান্তনু শইকীয়াই, প্ৰযোজনা গৌতম নাথৰ।
1: শ্ৰোতাসকলে, ইমান পৰে স্বাধীনতা দিৱসৰ শোণিতপুৰ জিলাৰ কাৰ্যসূচীৰ অনাতাঁৰ প্ৰতিবেদনটি শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া আগবঢ়াইছো এটি দেশপ্ৰেমমূলক গীত, শিল্পী মান্না দে।

শ্ৰোতাসকলে সমবেত কণ্ঠৰ গীত কেইটি শুনিলে। ঘণ্টেক পিছতে 9:30 বজাৰ পৰা আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ৰাষ্ট্ৰক উদ্দেশ্যি দিয়া ভাষণৰ অসমীয়া

0: পতিয়া।
1: স্বাধীনতা দিবস উপলক্ষে আজি নতুন দিল্লীর লাল কিল্লার পৰা ভাৰতৰ মাননীয় প্রধানমন্ত্রী শ্রী নরেন্দ্র মোদীয়ে দেশবাসীক উদ্দেশ্যে দিয়া ভাষণৰ অসমীয়া ভাষান্তৰৰ AI অর্থাৎ কৃত্রিম বুদ্ধিমত্তা সংস্করণ।
2: মোৰ মৰমৰ দেশবাসীসকল, আজি আমি সকলোৱে দেশৰ 80 সংখ্যক স্বাধীনতা দিবস উদযাপন কৰিছো। আজি প্রতিজন দেশবাসীৰ হৃদয়ৰ স্পন্দন বন্দে মাতৰমৰ ধ্বনিৰে গুঞ্জৰিত হৈছে। আজি প্ৰতিখন ঘৰতে তিৰংগা আৰু প্ৰতিগৰাকী ব্যক্তিৰ মনতে তিৰংগা উৰিছে আৰু দেশ আজি উৎসাহ আৰু উদ্দীপনাৰে নতুন সংকল্প লৈ আগবাঢ়ি গৈছে। আপোনালোক সকলোকে স্বাধীনতা দিবসৰ আন্তৰিক শুভেচ্ছা জনাইছো। দেশে আজি সেই মহান সন্তানসকলক পুণ্য স্মরণ কৰিছে, যিসকলে দেশৰ স্বাধীনতাৰ বাবে ত্যাগ আৰু বলিদানৰ নিদৰ্শন দেখুৱাইছিল। নিজৰ তপস্যা, ত্যাগ আৰু বলিদানৰ জৰিয়তে স্বাধীনতাৰ একমাত্ৰ লক্ষ্য আগত ৰাখি তেওঁলোকে নিজৰ সমগ্ৰ জীৱন উৎসৰ্গা কৰিছিল। জাতিৰ পিতা মহাত্মা গান্ধীকে ধৰি ত্যাগৰ পৰম্পৰা সৃষ্টি কৰা সকলো স্বাধীনতা সংগ্ৰামী আৰু মহান বীৰ শ্বহীদসকলক আজি মই শ্ৰদ্ধাৰে স্মৰণ কৰিছো। আজি এই সমাৰোহত যিসকল উপস্থিত আছে সেই সকলোৰে বাবে আজি এক ঐতিহাসিক ক্ষণ। স্বাধীনতাৰ পাছত 15 আগষ্টৰ দিনা লাল কিল্লাত আজি প্ৰথমবাৰৰ বাবে বন্দে মাতৰমৰ ধ্বনি গুঞ্জৰিত হৈছে। আজি সমগ্ৰ দেশতে বন্দে মাতৰমৰ 150 বছৰীয়া জয়ন্তীও উদযাপন কৰা হৈছে। ইয়াতকৈ অধিক সৌভাগ্য আন কি হ'ব পাৰে? মোৰ মৰমৰ দেশবাসীসকল, যোৱা দিনবোৰত দেশৰ কিছুমান অংশত বান ভূমিস্খলনৰ প্ৰকোপ দেখা গৈছে আৰু ইয়াৰ ফলত বহুতো পৰিয়াল প্ৰভাৱিত হৈছে। তেওঁলোকৰ দুখ কষ্ট আমি অন্তৰে অনুভৱ

অনুভব কৰিছো। মই ক্ষতিগ্রস্ত পৰিয়ালসমূহক এই বিশ্বাস দিয়াব বিচাৰো যে সমগ্র দেশবাসী এতিয়া তেওঁলোকৰ কাষত আছে। মোৰ মৰমৰ দেশবাসী সকল, যিকোনো এখন ৰাষ্ট্ৰ তেতিয়া মহান হৈ উঠে যেতিয়া ই নিজৰ লক্ষ্যসমূহ প্ৰাপ্ত কৰে, যেতিয়া নিজৰ সপোনসমূহ, নিজৰ সংকল্প আৰু নিজৰ সামৰ্থ্যৰ বলত আগুৱাই যায়। মোৰ দেশবাসীসকল, এতিয়া আৰু সৰু সৰু সপোন দেখিলে নহব, আমি ডাঙৰ সপোন দেখিব লাগিব, কিয়নো ডাঙৰ সপোনে আমাৰ চিন্তাধাৰাক এক প্ৰসাৰতা প্ৰদান কৰে, আমাৰ চিন্তাৰ দিগন্তক অধিক বিস্তৃত কৰি তোলে। এনেকুৱাই আমাৰ সংকল্প হোৱা উচিত। যেতিয়া সংকল্প দৃঢ় হয় তেতিয়া অলেখ বাধা বিঘিনি আৰু দুৰ্যোগৰ মাজৰ পৰাও পথ উলিয়াই অনাৰ সামৰ্থ্য স্বয়ংক্ৰিয়ভাৱে জাগ্ৰত হৈ উঠে। আৰু মোৰ মৰমৰ দেশবাসীসকল, আমাৰ সংকল্প উচ্চ পৰ্যায়ৰ হোৱা উচিত, কিয়নো যেতিয়া সপোনবোৰ ডাঙৰ হয়, সংকল্পবোৰ মহান হয়, তেতিয়া আমাৰ সামৰ্থ্য আৰু আমাৰ প্ৰচেষ্টাৰ মাপকাঠিও স্বয়ংক্ৰিয়ভাৱে বৃদ্ধি পাবলৈ ধৰে, আমাৰ সামৰ্থ্যৰ উচ্চতাও বৃদ্ধি পায়, আৰু তেতিয়াহে গৈ আমি আমাৰ সপোনবোৰ বাস্তৱায়িত কৰিব পাৰোঁ। মৰমৰ দেশবাসীসকল, আজি ভাৰতেও এক অতি বিশাল সপোন দেখিছে। এই সপোন এক দৃঢ় সংকল্প পূৰণৰ বাবে দেখা হৈছে, এক নতুন উচ্চতা স্পৰ্শ কৰাৰ বাবে দেখা গৈছে। সেই সপোনটো হ'ল, যেতিয়া স্বাধীনতাৰ 100 বছৰ সম্পূৰ্ণ হ'ব, অৰ্থাৎ 2047 চনত আমি এক বিকশিত ভাৰত গঢ়ি তুলিম, 140 কোটি দেশবাসীৰ পৰিশ্ৰম আৰু অহোপুৰুষাৰ্থৰ জৰিয়তে আমি এই লক্ষ্যত উপনীত হবই লাগিব। আৰু যেতিয়া পৃথিৱীৰ আটাইতকৈ বেছি জনসংখ্যা থকা এখন দেশে বিকশিত হোৱাৰ সংকল্প লয়, তেতিয়া ই সমগ্ৰ বিশ্বৰ চকুতে এক বিশেষ গুৰুত্ব লাভ কৰে, ই আমাৰ সাহসিকতাৰ পৰিচয় হৈ পৰে, সমগ্ৰ বিশ্বই আমাৰ প্ৰতি দৃষ্টিভংগী সলনি কৰিবলৈ বাধ্য হ'ব। মৰমৰ দেশবাসীসকল, মই এইষাৰ কথা এনেই কোৱা নাই, বিগত 12 বছৰত দেশৰ কোটি কোটি নাগৰিকে, তেওঁলোক দলিতেই হওক, পীড়িতই হওক, বঞ্চিতই হওক, জনজাতীয় হওক, গাঁৱৰ বাসিন্দা হওক অথবা চহৰৰ বাসিন্দা হওক, তেওঁলোক দৰিদ্ৰ হওক, মধ্যবিত্ত হওক, যুৱক, বৃদ্ধ, মহিলা, পুৰুষ হওক তথা উত্তৰৰ হওক, দক্ষিণৰ হওক, পূবৰ হওক বা পশ্চিমৰে হওক, যোৱা 12 বছৰত প্ৰতিগৰাকী ব্যক্তিয়ে এক সংকল্প আৰু সমৰ্পণৰ সৈতে দেশক নতুন উচ্চতালৈ লৈ যোৱাৰ ক্ষেত্ৰত সকলো ধৰণে প্ৰচেষ্টা চলাইছে। মই তেওঁলোকৰ এই প্ৰচেষ্টাক শ্ৰদ্ধাৰে স্বীকাৰ কৰিছোঁ, আৰু ইয়াৰে পৰিণাম হিচাপে অতি কম সময়ৰ ভিতৰতে 25 কোটি দেশবাসীয়ে দৰিদ্ৰতাক পৰাস্ত কৰি দৰিদ্ৰতাৰ পৰা ওলাই আহিবলৈ সক্ষম হৈছে। এয়া দেশবাসীৰ প্ৰচেষ্টাৰে ফল যে আমি এসময়ত ফ্ৰেজাইল 5ৰ তালিকাত অন্তৰ্ভুক্ত হৈছিল, কিন্তু মাত্ৰ 12 বছৰৰ ভিতৰতে আমি গুৰুত্বপূৰ্ণ অৰ্থনীতিসমূহৰ ভিতৰত আটাইতকৈ ক্ষিপ্ৰতাৰে বিকশিত অৰ্থনীতিত পৰিণত হৈছোঁ। বন্ধুসকল, দেশ স্বাধীন হ'ল, বহুত সপোন বুকুত বান্ধি দেশ স্বাধীন হৈছিল, কিন্তু যোৱা সময়ছোৱাত আমি প্ৰকৃত গতি লাভ কৰিব পৰা নাছিলোঁ, কেৱল এটা বাটহে বিচাৰি পাইছিলোঁ। যি হৈ আছে চলি থাকিব, কিবা এটা হৈ যাব, পাছত দেখা যাব, এনেকুৱা এক মানসিকতাৰ মাজত আমি আবদ্ধ হৈ আছিলোঁ। 2014 চনলৈ গোটেই বিশ্বই আমাক ফ্ৰেজাইল 5 তালিকাত অন্তৰ্ভুক্ত কৰি ৰাখিছিল, কিন্তু তেনে এক সময়ৰ পৰা যোৱা 12 বছৰত ভাৰতে এক নতুন গতি লাভ কৰিবলৈ সক্ষম হৈছে, আৰু এতিয়া আমি অতি দ্ৰুত গতিৰে আগুৱাই গৈ আছোঁ। আৰু দেশবাসীৰ সংকল্প আছে যে এতিয়া 140 কোটি দেশবাসীৰ এই সংকল্প আৰু সামৰ্থ্যক বাধা দিয়াটো অসম্ভৱ। মৰমৰ দেশবাসীসকল, যোৱা 12

বছৰত দেশত ডিফেন্স প্ৰডাকচন প্ৰায় চাৰিগুণ বৃদ্ধি পাইছে। একেদৰে খাদী আৰু গ্ৰামোদ্যোগৰ উৎপাদন প্ৰায় পাঁচগুণ বৃদ্ধি পাইছে আৰু ইলেক্ট্ৰনিক মেনুফেকচাৰিং প্ৰায় সাতগুণ বৃদ্ধি পাইছে। আধুনিক ৰেলৱে দবাৰ নিৰ্মাণ একৈ গুণ বৃদ্ধি পাইছে। আনহাতে মোবাইল ফোনৰ উৎপাদন তেত্ৰিশ গুণ বৃদ্ধি পাইছে। ইমানতে ক্ষান্ত নাথাকি আধুনিক যুগৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি ডিজিটেল আৰু ইনোভেশ্যনৰ জগতখনতো আমি আমাৰ বিজয় ধ্বজা উৰুৱাবলৈ সক্ষম হৈছো। ইণ্টাৰনেট ব্যৱহাৰকাৰী আৰু গ্ৰাহকৰ সংখ্যা প্ৰায় চাৰিগুণ বৃদ্ধি পাইছে আৰু দেশত পেটেণ্ট মঞ্জুৰ হোৱাৰ সংখ্যাও চাৰিগুণলৈ বৃদ্ধি পাইছে। ডিজিটেল লেনদেন এশ গুণ বৃদ্ধি পাইছে। সাধাৰণ জনতাৰ সুবিধাৰ ক্ষেত্ৰতো আমি সমানেই গুৰুত্ব সহকাৰে কাম কৰিছো। প্ৰতি বছৰে গড়ে পোন্ধৰ গুণতকৈ অধিক দ্ৰুতগতিৰে আমি নলৰ যোগেদি পানীৰ সংযোগ প্ৰদান কৰিছো। প্ৰতি বছৰে গড়ে ছয় গুণ অধিক গতিৰে মানুহক গেছৰ সংযোগ প্ৰদান কৰা হৈছে। প্ৰতি বছৰে চাৰিগুণ অধিক গতিৰে দৰিদ্ৰ জনসাধাৰণৰ বাবে শৌচালয় নিৰ্মাণৰ কাম কৰা হৈছে আৰু প্ৰতি বছৰে তিনিগুণ অধিক দ্ৰুতগতিৰে দৰিদ্ৰ লোকসকলক ঘৰ দিয়াৰো কাম কৰা হৈছে। দেশে প্ৰশাসনতো বহু পৰিৱৰ্তন আনিছে, যাৰ বাবে হাজাৰ হাজাৰ কমপ্লায়েন্স বিলুপ্ত কৰা হৈছে আৰু শ বছৰ পুৰণি আইনসমূহ বাতিল কৰা হৈছে। যোৱা শতিকাৰ আইনেৰে একবিংশ শতিকাৰ যাত্ৰা কেতিয়াও সম্ভৱ হ'ব নোৱাৰে। আমি আধুনিক আন্তঃগাঁথনিৰ বাবে মেট্ৰ' ৰেলৰ সম্প্ৰসাৰণ কৰিছো আৰু ৰাজহুৱা পৰিবহণক অধিক শক্তিশালী কৰি তুলিছো। যি গতি আৰু যি মাত্ৰাত এই কামসমূহ কৰা হৈছে, সেই সকলোবোৰ এই গতি, এই বিস্তাৰ আৰু এই সাফল্য স্বাধীনতাৰ পাছত যোৱা এটা দশকত দেশত প্ৰথমবাৰৰ বাবে এনে পৰিৱৰ্তন দেখা পোৱা গৈছে। আৰু যেতিয়া আমাৰ সন্মুখত ইমানবোৰ সাফল্য থাকে, কামৰ ইমান দ্ৰুতগতি পৰিলক্ষিত হয় আৰু দেশবাসীৰ সামৰ্থ্য প্ৰতিটো ক্ষণতে প্ৰতিফলিত হয়, তেতিয়া দুহেজাৰ সাতচল্লিছ চনৰ ভিতৰত এখন বিকশিত ভাৰত গঢ়াৰ সংকল্প কেতিয়াও আধৰুৱা হৈ থাকিব নোৱাৰে। এই সকলোবোৰ পৰিসংখ্যাই এই কথাৰে প্ৰমাণ দিয়ে যে আমি এতিয়া আগুৱাই যাবলৈ সাজু হৈছো, মোৰ মৰমৰ দেশবাসীসকল। কিন্তু ইয়াৰ বাবে প্ৰয়োজন হয় আত্মবিশ্বাসৰ, প্ৰয়োজন হয় আত্মগৌৰৱৰ আৰু ইয়াৰ লগতে আত্মনিৰ্ভৰশীল ভাৰত হোৱাটো অতিকৈ জৰুৰী। আৰু সেইবাবেই যোৱা বছৰবোৰত আমাৰ এই দৃঢ় বিশ্বাস আছে যে ভাৰতক আমি এতিয়া আন দেশৰ ওপৰত নিৰ্ভৰ কৰি থাকিবলৈ দিয়া উচিত নহয়। আমি আত্মনিৰ্ভৰশীল হোৱা উচিত। পৃথিৱীত বহু বস্তু পোৱা যায়, সস্তাতে পোৱা যায় আৰু খুব সোনকালেও পোৱা যাব পাৰে, কিন্তু তাৰ দ্বাৰা আমাৰ সামৰ্থ্য গঢ়ি নুঠে, নাইবা ই আমাৰ সামৰ্থ্যৰ কোনো মাপকাঠি নহয়। আৰু সেইবাবেই আমি আমাৰ নিজৰ দক্ষতাসমূহ বৃদ্ধি কৰিব লাগিব আৰু আমাৰ নিজৰ স্বাৰ্থৰ সুৰক্ষা আমি নিজেই কৰিব লাগিব। আৰু সেইবাবেই আত্মনিৰ্ভৰ ভাৰতৰ সংকল্প অতি দৃঢ়তাৰে হাতত লৈ আমি আগুৱাই গৈ আছো। মেক ইন ইণ্ডিয়া, স্বদেশী, ভোকেল ফৰ লোকেল, আজি এই সকলোবোৰ ক্ষেত্ৰৰ সৈতে প্ৰতিগৰাকী ভাৰতীয়ৰ মন জড়িত হৈ পৰিছে। মোৰ মৰমৰ দেশবাসীসকল, মই আপোনালোকক এটা উদাহৰণ দিব বিচাৰিছো ছেমিকণ্ডাক্টৰৰ। দেশ স্বাধীন হোৱাৰ পাছত সমগ্ৰ বিশ্বতে ছেমিকণ্ডাক্টৰৰ চৰ্চা আৰম্ভ হৈছিল, আমাৰ ইয়াতো এই বিষয়ে আলোচনা হৈছিল, কিন্তু ছেমিকণ্ডাক্টৰৰ কোনো ডাঙৰ পৰিকল্পনা আমি আগুৱাই নিব পৰা নাছিলো। আৰু আজিৰ পৰিস্থিতি কি? আজিৰ এই ডিজিটেল জগতত, আজিৰ প্ৰযুক্তিৰ যুগত চিপৰ গুৰুত্ব আমি সকলোৱে বুজি পাওঁ। যিকোনো ইলেক্ট্ৰনিক সামগ্ৰীয়েই নহওক কিয়, আমাৰ মেডিকেল ইকুইপমেণ্টবোৰেই হওক বা আমাৰ পৰিবহণ ব্যৱস্থাই হওক, প্ৰতিটো ক্ষেত্ৰতে চিপ অপৰিহাৰ্য হৈ পৰিছে। আজি এনে এক পৰিস্থিতিৰ সৃষ্টি হৈছে যে চিপৰ অবিহনে সমগ্ৰ বিশ্ব থমকি ৰ'ব পাৰে আৰু সেইবাবেই ভাৰতে এতিয়া আত্মনিৰ্ভৰশীল হোৱাৰ

প্রয়োজন আছে। ডিজাইনৰ পৰা মেনুফেকচাৰিং পৰ্যন্ত ভাৰতক গোলকীয় যোগান শৃংখলাৰ এক অংশ কৰি তুলিব লাগিব, ভৰসাপূৰ্ণ কেন্দ্ৰ হৈ উঠিব লাগিব। ইয়াৰ বাবে মই তিনিটা বিশেষ কথাৰ ওপৰত গুৰুত্ব দিব বিচাৰোঁ। উৎপাদনৰ ক্ষেত্ৰখনত জড়িত মোৰ যিসকল ভাই ভনী আছে, এয়া আপোনালোকৰ বাবে এক বিশেষ সুযোগ। এই সুযোগক অথলে যাবলৈ নিদিব আৰু ইয়াৰ বাবে আমি কষ্ট, মান আৰু দক্ষতাৰ ক্ষেত্ৰত গোলকীয় মানৰ সৈতে সমানে খোজ মিলাব লাগিব। আমাৰ ফেক্টৰীবোৰ প্ৰতিযোগিতামূলক হ'ব লাগে, আমাৰ প্ৰডাক্টবোৰ ইউজাৰ ফ্ৰেণ্ডলি হ'ব লাগে আৰু আমাৰ পেকেজিং বিশ্বৰ বাবে মন পৰসা তথা আকৰ্ষণীয় হ'ব লাগে। জিৰ' ডিফেক্ট, প্ৰিচিছন মেনুফেকচাৰিং, এইবোৰ আমাৰ পৰিচয় হ'ব লাগে। প্ৰতিগৰাকী মেনুফেকচাৰাৰ, প্ৰতিগৰাকী উদ্যমী, প্ৰতিটো এম এছ এম ইক মই ক'ব বিচাৰোঁ যে গোলকীয় বজাৰত আমাৰ পৰিচয় নিৰ্ভৰযোগ্যতা আৰু গুণগত মানৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠিব লাগে। গুণগত মানৰ ক্ষেত্ৰত কোনো ধৰণৰ আপোচ কৰা নহ'ব আৰু সেইবাবেই আমাৰ মন্ত্ৰ হ'ব লাগে কোৱালিটি, কোৱালিটি আৰু কোৱালিটি। এয়াই আমাৰ গ্ল'বেল ব্ৰেণ্ড ভেল্যু হৈ পৰিব। মোৰ মৰমৰ দেশবাসীসকল, এই সপ্তধাৰাৰ দ্বিতীয় শক্তি হ'ল কৃষি আৰু খাদ্য উৎপাদন। ফুড প্ৰচেচিঙৰ ব্যাপক প্ৰসাৰৰ সৈতে আমি এই দিশত আগুৱাই যাব লাগিব। আমাৰ কৃষকসকলৰ বাবে এতিয়া সমগ্ৰ বিশ্বৰ বজাৰ মুকলি হৈ পৰিছে আৰু এফ পি অ' সমূহৰ জৰিয়তে আমি এখন বৃহৎ বজাৰ লাভ কৰিছোঁ। আমি সেই স্থানত উপনীত হ'ব লাগিব, আমি সেই কামত হাত দিব লাগিব। আমি পথাৰৰ পৰা আৰম্ভ কৰি ৰপ্তানি বজাৰলৈকে যাত্ৰা কৰিব লাগিব। সেয়া আমাৰ পৰম্পৰাগত খাদ্যই হওক, আমাৰ মিলেটছ, আমাৰ মছলা অথবা আমাৰ ফল মূলেই হওক, আমাৰ হাতত সকলো আছে। সেই সকলোবোৰ গ্ল'বেল ব্ৰেণ্ড হ'ব লাগে। কৃষকসকলে ৰাসায়নিক সাৰমুক্ত কৃষিত গুৰুত্ব দিব লাগিব, কিয়নো বিশ্বত ইয়াৰ চাহিদা আৰু অধিক বৃদ্ধি পাব। লগতে যিবোৰ কৃষি সামগ্ৰী সকলো দিশতে গোলকীয় মানৰ হ'ব, সেইবোৰেৰে আমি সহজে বিশ্ব বজাৰত স্থান লাভ কৰিব পাৰিম। সপ্তধাৰাৰ তৃতীয়টো শক্তি হৈছে প্ৰযুক্তি আৰু উদ্ভাৱন। মৰমৰ দেশবাসীসকল, আজিৰ যুগটো হৈছে এআই, কোৱাণ্টাম স্পেচ, ৰবটিক্স আৰু ডাটা চেণ্টাৰৰ যুগ। সম্পূৰ্ণৰূপে এক নতুন ক্ষেত্ৰ মুকলি হৈ পৰিছে আৰু নতুন প্ৰযুক্তিয়ে প্ৰতিটো পলতে আমাক প্ৰত্যাহ্বান জনাইছে আৰু সেইবাবেই দেশক কেৱল বিশ্বৰ বাবে এখন বজাৰ হিচাপে গঢ়ি তুলিলে নহ'ব, আমি উদ্ভাৱনৰ কেন্দ্ৰবিন্দু হৈ উঠিব লাগিব। আমি ইউ পি আই আৰু ডিজিটেল পাব্লিক ইনফ্ৰাষ্ট্ৰাকচাৰৰ ক্ষেত্ৰত নিজৰ দক্ষতা প্ৰমাণ কৰিছোঁ আৰু সমগ্ৰ বিশ্বক আমাৰ শক্তিৰ পৰিচয় দিছোঁ। এতিয়া ভাৰতে ডিজিটেল পাব্লিক টেকন'লজিক বিশ্বৰ চুকে কোণে বিয়পাই দিব লাগিব আৰু নেক্সট জেনেৰেশ্যন কমিউনিকেশ্যন টেকন'লজিত নেতৃত্ব প্ৰদান কৰিব লাগিব। মেড ইন ইণ্ডিয়া 6G যাতে দেশৰ প্ৰতিটো কোণতে উপলব্ধ হয়, সেয়া আমাৰ লক্ষ্য হ'ব লাগে আৰু আমি এই দিশত কামৰ গতি বৃদ্ধি কৰিব লাগে। লগতে ইয়াৰ বাবে আমাৰ প্ৰচেষ্টা কোনো গুণেই কম হ'ব নালাগে। এয়া হ'ল সপ্তধাৰাৰ চতুৰ্থ শক্তি, গতি শক্তি। এই গতি শক্তিৰ জৰিয়তে দেশৰ ভিতৰত নিৰ্বচ্ছিন্ন দ্ৰুত সংযোগৰ ওপৰত আমি গুৰুত্ব দিব লাগিব। লগতে দেশৰ চহৰসমূহকো হাই স্পীড ৰেলেৰে আমি সংযোগ কৰিব লাগিব। আমাক আধুনিক হাইৱে লাগে, জলপথ লাগে, এয়াৰপৰ্ট লাগে আৰু মাল্টিমডেল লজিষ্টিক ব্যৱস্থাৰ প্ৰয়োজন। আমাৰ বাবে বন্দৰবোৰ কেৱল সামগ্ৰী উঠোৱা নমোৱা কৰা অথবা পৃথিৱীৰ জাহাজবোৰ আহি লংগৰ পেলোৱা ঠাই নহয়। আমাৰ বন্দৰসমূহক লৈ আমি বন্দৰ কেন্দ্ৰিক উন্নয়নৰ দিশত আগুৱাই লৈ যাব লাগিব। আমাৰ সপ্তধাৰাৰ পঞ্চমটো শক্তি হ'ল ৰক্ষা শক্তি বা প্ৰতিৰক্ষা শক্তি। প্ৰতিৰক্ষা শক্তিৰ গুৰুত্ব সকলো ফালৰ পৰাই আছে। প্ৰতিৰক্ষাৰ ক্ষেত্ৰত আত্মনিৰ্ভৰ হোৱাটো কিমান জৰুৰী, সেয়া এতিয়া ভাৰতে অনুভৱ কৰিছে আৰু বিশ্বই অনুভৱ কৰিছে। ইয়াৰ অবিহনে এতিয়া আন কোনো গত্যন্তৰ নাই। বিশ্বৰ দেশসমূহে যেতিয়া কেৱল নিজৰ স্বাৰ্থৰ কথা চিন্তা কৰিছে, তেনেস্থলত ভাৰত কেৱল বিশ্বৰ বাবে এখন বজাৰ হৈ থাকিব নোৱাৰে। আমি প্ৰতিৰক্ষা ক্ষেত্ৰত সম্পূৰ্ণৰূপে আত্মনিৰ্ভৰ হৈ নেক্সট জেনেৰেশ্যন ডিফেন্স টেকন'লজিৰ বিকাশ ঘটাই গ্ল'বেল ছাপ্লায়াৰ হোৱাৰ দিশত লক্ষ্য স্থিৰ কৰি আগুৱাই যাব লাগিব। আমি ড্ৰোন আৰু কাউণ্টাৰ ড্ৰোন ছিষ্টেম বিকশিত কৰি হাইপাৰছনিক ডিফেন্স টেকন'লজিৰ ক্ষেত্ৰত নেতৃত্ব ল'ব লাগিব। ইয়াৰ লগতে চাইবাৰ সুৰক্ষাৰ দিশতো গুৰুত্ব দিব লাগিব, যি আজি প্ৰতিটো পৰিয়ালৰ বাবে সমস্যা হৈ পৰিছে।

যুবক যুবতীক এআই স্কিলৰ প্ৰশিক্ষণ দিয়াৰ কাম আমি কৰিম, যাতে আমাৰ দেশৰ যুৱ প্ৰজন্মই এআইৰ পৃথিৱীখনতো নেতৃত্ব দিয়াৰ সামৰ্থ্য গঢ়ি তুলিব পাৰে। মোৰ বন্ধুসকল, বায়ু ইকনমি হৈছে এক নতুন ক্ষেত্ৰ। 2014 চনৰ আগতে এটা সময় আছিল যেতিয়া দেশত মাত্ৰ 60,000 কোটি টকাৰ বায়ু ইকনমিৰ কাম হৈছিল। মোৰ দেশৰ যুৱ প্ৰজন্ম, আপোনালোকে এক আচৰিত কাম কৰি দেখুৱালে। যেতিয়া নীতি সঠিক হয় আৰু লক্ষ্য স্পষ্ট থাকে, তেতিয়া যুৱ শক্তিয়ে নিজৰ সামৰ্থ্য কেনেদৰে প্ৰদৰ্শন কৰে সেয়া সঁচাকৈয়ে অতুলনীয়। 2014 চনৰ আগতে যি ব্যৱসায় মাত্ৰ 60,000 কোটি টকাৰ আছিল, আজি সেই বায়ু ইকনমিৰ ব্যৱসায় 20,00,000 কোটি টকাত উপনীত হৈছে। 2009-10 চনৰ সেই সময়ছোৱাৰ কথা আছিল, আমাৰ দেশত তেতিয়া মাত্ৰ 25,00,000 ইলেক্ট্ৰিক ভেহিকল বিক্ৰী হৈছিল। আচলতে 2009-10 চনত মাত্ৰ 1.5 লাখ ইলেক্ট্ৰিক ভেহিকলহে বিক্ৰী হৈছিল, কিন্তু এই 25-26 চনত 25,00,000 ইলেক্ট্ৰিক ভেহিকল বিক্ৰী হৈছে। মৰমৰ দেশবাসীসকল, এভিয়েশ্যন ছেক্টৰ মোৰ যুৱ প্ৰজন্মৰ বাবে অতি দ্ৰুত গতিত আগবাঢ়ি গৈছে। নতুন এয়াৰপোৰ্ট আৰু নতুন নতুন বিমান পথসমূহে নিযুক্তিত নতুন সুযোগৰ সৃষ্টি কৰিছে, লগতে মেইনটেনেন্স আৰু মেৰামতিৰ বাবেও দেশত বুজন পৰিমাণৰ দক্ষ মানৱ সম্পদৰ প্ৰয়োজন হৈছে। আমি মেড ইন ইণ্ডিয়াৰ অধীনত বিমান নিৰ্মাণৰ দিশত সফলতা অৰ্জন কৰিছো। মেড ইন ইণ্ডিয়া ডিফেন্স ট্ৰান্সপৰ্ট এয়াৰক্ৰাফ্ট C-295ৰ সফল উৰণ সম্পন্ন হৈছে। বন্ধুসকল, আমাৰ দেশৰ যুৱ প্ৰজন্মৰ বাবে কেৱল বিমানেই নহয়, ড্ৰোনেও এক ডাঙৰ কাম কৰি দেখুৱাইছে। গাঁওসমূহত ড্ৰোনৰ দ্বাৰা স্বামিত্ব যোজনা সফলভাৱে ৰূপায়িত হৈছে। প্ৰায় 3.5 কোটি পৰিয়াল এই আঁচনিৰ পৰা লাভান্বিত হৈছে আৰু ইয়াৰ ফলত প্ৰায় 140,00,000 কোটি টকাৰ সম্পত্তি ঘূৰাই পোৱা গৈছে। মানুহে বেংকৰ পৰা ঋণ লৈ নিজাববীয়াকৈ ব্যৱসায় বাণিজ্য কৰিব পাৰিছে। দেশবাসীসকল, আমাৰ মধ্যবিত্ত পৰিয়ালৰ বাবে বৰ্তমান এক ডাঙৰ বোজাৰ সৃষ্টি হৈছে, সেয়া হৈছে কোচিং ক্লাছৰ প্ৰতিযোগিতা। আজিকালি প্ৰতি গৰাকী পিতৃ মাতৃৰে ধাৰণা যে যদি সন্তানক কোচিং ক্লাছলৈ পঠিওৱা নহয়, তেন্তে তেওঁলোকক এক প্ৰতিষ্ঠিত পৰিয়াল হিচাপে গণ্য কৰা নহ'ব। দৰিদ্ৰ মধ্যবিত্ত পৰিয়ালৰ কথা চিন্তা কৰি তেওঁলোকৰ খৰচ ৰাহি কৰিবলৈ আৰু পৰিয়ালৰ ওপৰত যাতে কোনো আৰ্থিক বোজা নপৰে, সেই উদ্দেশ্যে আমি যুৱ প্ৰজন্মক বিভিন্ন পৰীক্ষাৰ বিনামূলীয়া অনলাইন কোচিং প্ৰদানৰ সিদ্ধান্ত লৈছোঁ। আমাৰ ওচৰত ডিজিটেল পাব্লিক ইনফ্ৰাষ্ট্ৰাকচাৰ আছে, আছে উৎকৃষ্ট প্ৰতিভা আৰু শিক্ষকসকল। এই সকলো সম্পদক একগোট কৰি আমি দেশৰ নৱপ্ৰজন্মক বিনামূলীয়া কোচিং প্ৰদানৰ বাবে এক সম্পূৰ্ণ নেটৱৰ্ক গঢ়ি তুলিবলৈ ওলাইছোঁ। মৰমৰ দেশবাসীসকল, মই সদায় এটা কথা কৈ আহিছো যে যিয়ে খেলে তেৱেই বিকশিত হয়। যেতিয়া মই ক্ৰীড়া খণ্ডৰ কথা কওঁ, আজি ভাৰতে সমগ্ৰ বিশ্বৰ ভিতৰতে ক্ৰীড়া ক্ষেত্ৰত নিজৰ এক সুকীয়া পৰিচয় গঢ়ি তুলিবলৈ সক্ষম হৈছে। এতিয়া ক্ৰীড়া ক্ষেত্ৰসমূহত ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত প্ৰতিধ্বনিত হয়, ভাৰতৰ তিৰংগা এতিয়া সকলোতে উৰি থকা দেখা যায়। খেলো ইণ্ডিয়া গেমছ, ইউনিভাৰ্চিটি গেমছ, উইণ্টাৰ গেমছ, বীচ গেমছ, স্পৰ্টছ ইনফ্ৰাষ্ট্ৰাকচাৰ, ক্ৰীড়াৰ বাবে কোচিং আৰু স্পৰ্টছ মেডিচিনৰ লগতে ক্ৰীড়াৰ বাবে নিউট্ৰিশ্যনৰ দৰে এই সকলোবোৰ বিষয়ত ভাৰতে এতিয়া পাৰদৰ্শিতা দেখুওৱাৰ দিশত আগবাঢ়িছে। যুৱ প্ৰজন্মৰ বাবে ই এক সম্পূৰ্ণ নতুন ক্ষেত্ৰ হিচাপে গঢ়ি উঠিছে। কোনোবা যদি খেলুৱৈ হ'ব নোৱাৰে, তেন্তে তেওঁৰ বাবে ইয়াৰ সা সুবিধা আৰু সহযোগী ব্যৱস্থাটো এতিয়া এক বৃহৎ কৰ্মক্ষেত্ৰ মুকলি হৈ পৰিছে। ক্ৰীড়া জগতত ভাৰতৰ প্ৰদৰ্শন ক্ৰমান্বয়ে উন্নত হৈ আহিছে আৰু আমি 2036 চনত অলিম্পিক আয়োজনৰ ক্ষেত্ৰত এক শক্তিশালী দাবীদাৰ হিচাপে থিয় হ'বলৈ গৈ আছোঁ। লগতে 2030 চনত ভাৰতে কমনৱেলথ গেমছ অনুষ্ঠিত কৰিবলৈ গৈ আছে। বন্ধুসকল, অলিম্পিকৰ যিবোৰ খেল অনুষ্ঠিত হয় তাত প্ৰায় 40 প্ৰকাৰৰ খেল থাকে আৰু প্ৰায় 325-350 খন প্ৰতিযোগিতা অলিম্পিকত অনুষ্ঠিত হয়। আৰু মোৰ মৰমৰ দেশবাসী তথা যুৱ প্ৰজন্মৰ বন্ধুসকল,

আপোনালোক জানি দুঃখিত হব, মই আপোনালোকৰ পৰা সহায় বিচাৰিছো, মই আপোনালোকক প্ৰত্যাহ্বানৰ লগতে আহ্বান জনাইছো। 30-25টা ইভেণ্টৰ ভিতৰৰ 2/3 খেলত ভাৰতে কতো স্থান নাপায়, আমাৰ কোনো উপস্থিতি নাথাকে আৰু আনকি আমি যোগ্যতা অৰ্জন কৰিবলৈও সক্ষম নহওঁ। আমি সিদ্ধান্ত লৈছো যে 2036 চনত যি অলিম্পিক অনুষ্ঠিত হব আমি বিচাৰো যে সেইখন যাতে ভাৰততে হয়, কিন্তু 2036 চনতে যিবোৰ ক্ৰীড়াশৈলীত আজি ভাৰতে খেলা নাই, যিবোৰত ভাৰতে এতিয়াও যোগ্যতা অৰ্জন কৰিব পৰা নাই আৰু যিবোৰ প্ৰতিযোগিতাৰ পৰা ভাৰতে এতিয়ালৈকে নিজকে আঁতৰাই ৰাখিছে, সেই 3/4 এতিয়া আমালৈ অপেক্ষা কৰি আছে। ভাৰতে এতিয়া সেইবোৰৰ ওপৰত বিশেষ গুৰুত্ব দিব আৰু ইয়াৰ বাবে আমি এটা টেলেণ্ট হাণ্ট অভিযান চলাব বিচাৰোঁ। যদি আমাক 2036 চনৰ বাবে খেলুৱৈ প্ৰয়োজন হয়, তেন্তে আজি যিসকল 5, 10, 15 বছৰ বয়সৰ যুৱক যুৱতী ল'ৰা ছোৱালী আছে আমি তেওঁলোকৰ ওপৰত অধিক মনোযোগ দিব লাগিব। সেইবাবে 5ৰ পৰা 15 বছৰ বয়সৰ শিশুসকলৰ মাজত ক্ৰীড়া প্ৰতিভা বিচাৰি উলিয়াবলৈ গাঁৱে গাঁৱে চৰে চৰে আৰু প্ৰতিখন স্কুলতে এই অভিযান চলোৱা হ'ব, এটা টেলেণ্ট হাণ্ট অভিযান চলোৱা হ'ব, য'ত শিশুসকলৰ মাজত থকা প্ৰতিভা বিচাৰি উলিওৱা হ'ব আৰু তাৰ পাছত তেওঁলোকক বিশেষ প্ৰশিক্ষণ প্ৰদান কৰি দেশৰ হৈ খেলা দক্ষ খেলুৱৈ হিচাপে গঢ়ি তোলা হ'ব। মোৰ মৰমৰ যুৱ বন্ধুসকল, আজি দেশৰ সন্মুখত বিশেষকৈ আমাৰ দেশৰ নৱপ্ৰজন্মৰ বাবে নিচাযুক্ত দ্ৰব্য এক অতি ভয়াৱহ সংকট হৈ থিয় দিছে। নিচামুক্ত ভাৰত গঢ়ি তোলাটো আমাৰ সকলোৰে এক সামূহিক দায়িত্ব হোৱা উচিত, যাতে আমাৰ উজ্জ্বল ভৱিষ্যতৰ বাবে আমাৰ নৱপ্ৰজন্ম মানসিক আৰু শাৰীৰিকভাৱে শক্তিশালী হয়, আমাৰ যুৱ শক্তিৰ সামৰ্থ্য দেশৰ বাবে উপযোগী হওক। সেইবাবেই নিচামুক্ত ভাৰত গঢ়ি তোলাটো অত্যন্ত প্ৰয়োজনীয়। যোৱা কেইদিনমানত মাই ভাৰতৰ স্বেচ্ছাসেৱকসকলে দেশৰ NGOসমূহে, দেশৰ সামাজিক সাংস্কৃতিক সংগঠনবোৰে আৰু দেশৰ আধ্যাত্মিক ব্যক্তিসকলে ঐক্যবদ্ধ হৈ নিচামুক্ত ভাৰতৰ বাবে 100 সপ্তাহৰ এক কাৰ্যসূচী নিৰ্ধাৰণ কৰিছে। এই অভিযান 100 সপ্তাহ ধৰি চলিব আৰু মই প্ৰতিটো পৰিয়ালকে আহ্বান জনাওঁ যে আপোনালোকো এই অভিযানৰ অংশীদাৰ হওক, আপোনালোক ইয়াৰ সৈতে জড়িত হওক আৰু দেশৰ নিচামুক্ত ভাৰতৰ সপোন বাস্তৱায়িত কৰিবলৈ আগবাঢ়ি আহক। মোৰ মৰমৰ দেশবাসীসকল, 21শ শতিকাত দেশৰ সন্মুখত যিবোৰ পুৰণি প্ৰত্যাহ্বান আছে সেই প্ৰত্যাহ্বানবোৰ শেষ কৰাটো অতি অপৰিহাৰ্য। নক্সালবাদ, মাওবাদে লাখ লাখ যুৱকৰ ভৱিষ্যৎ ধ্বংস কৰি দিলে, বহু মাতৃৰ মৰমৰ সন্তানক কাঢ়ি লৈ গ'ল আৰু তেওঁলোকৰ জীৱন ধ্বংস কৰি দিলে, প্ৰতিগৰাকী পিতৃ মাতৃৰ সপোন ভাঙি দিলে। এই নক্সালবাদে 4টা দশক ধৰি ভাৰতৰ এটা বৃহৎ অংশক, এটা বৃহৎ জনসংখ্যাক নিজৰ কবলত ৰাখিছিল। বন্দুকৰ নলীৰ সহায়ত তেওঁলোকক দবাই ৰখা হৈছিল, সংবিধানৰ নীতি নিয়ম ধূলিহাত কৰি দিয়া হৈছিল আৰু দেশৰ সাধাৰণ নাগৰিকৰ সুৰক্ষাৰ স্বাৰ্থত আমাৰ আৰক্ষী সুৰক্ষা বাহিনীৰ 3,500তকৈও অধিক জোৱান শ্বহীদ হ'বলগীয়া হ'ল। যুদ্ধৰ সময়ত যিমান সৈন্যই মৃত্যুবৰণ কৰে তাতকৈ অধিক আমাৰ আৰক্ষী জোৱানে নিজৰ জীৱন বাজি লগাবলগীয়া হ'ল যাতে দেশৰ সাধাৰণ জনতাই নিৰাপত্তা লাভ কৰিব পাৰে। এই নক্সালবাদে দেশৰ মাটিক ৰক্তাক্ত কৰি তুলিছিল। 2014 চনত যেতিয়া আপোনালোকে আমাক সেৱা কৰাৰ সুযোগ দিছিল, সেইদিনাই আমি সংকল্প লৈছিলোঁ যে আমি দেশক নক্সালবাদৰ পৰা মুক্ত কৰিম। আৰু আজি মই আনন্দিত যে হিংসাত্মক কাৰ্যৰ বাবে নক্সাল মাওবাদীৰ এতিয়া শেষ উশাহ ল'বলৈকো হয়তো কোনো শক্তি বাকী থকা নাই। ইয়াক সম্পূৰ্ণৰূপে নিৰ্মূল কৰাৰ দিশত আমি আগবাঢ়িছো। যিবোৰ ঠাইত এই সময়ত নক্সালবাদীৰ গুলী চলিছিল, এই সময়ত তেজৰে ৰাঙলী হৈ পৰিছিল, আজি সেই একেটা নক্সাল প্ৰধান অঞ্চলত, সেই ঠাইত নক্সাল মুক্ত হোৱাৰ বাবে বিকাশ, বিশ্বাস আৰু প্ৰয়াসৰ তিৰংগ পতাকা উৰিছে। মোৰ মৰমৰ দেশবাসীসকল, কিন্তু আমি এই প্ৰত্যাহ্বানক কোনো কাৰণতে তুচ্ছ জ্ঞান কৰা উচিত নহয়। এই প্ৰত্যাহ্বানৰ পৰা আমি আৰু অধিক সাৱধান হোৱাৰ প্ৰয়োজন আছে। বহু বছৰ ধৰি দেশৰ শাসন ক্ষমতাৰ বিভিন্ন স্তৰত মাওবাদী চিন্তাৰ মানুহে নিজৰ স্থান বনাই বহি আছিল, আনকি চৰকাৰী কমিটিবোৰতো তেওঁলোক উপদেষ্টা হিচাপে আছিল। এই মাওবাদী চিন্তাধাৰাই এসময়ত চৰকাৰী নীতিবোৰক প্ৰভাৱিত কৰিছিল। মোৰ মৰমৰ দেশবাসীসকল, হাবিয়ে বন্যে লুকাই থকা সশস্ত্ৰ নক্সালবাদীসকলক নিৰ্মূল কৰি দেশক সেই সংকটৰ পৰা মুক্ত কৰাত আমি সফলতা লাভ কৰিছো। কিন্তু সশস্ত্ৰ নক্সালবাদীসকল গ'ল যদিও, যিবোৰ বৌদ্ধিক নক্সালবাদী আছে সেই বৌদ্ধিক নক্সালবাদীসকল

অবদান আগবঢ়াব পাৰে হেয়া নিশ্চিত কৰক। এয়া সময়ৰ আহ্বান আৰু মই প্ৰতিটো ৰাজনৈতিক দলক পুনৰবাৰ অনুৰোধ জনাইছো, আহক মহিলা সংৰক্ষণ কাৰ্যকৰী কৰি মহিলাৰ সন্মান বৃদ্ধিত আপোনালোকো জড়িত হওক। ইয়াৰ প্ৰশংসা লওক, ইয়াৰ কৃতিত্ব লওক, কিন্তু মোৰ মাতৃ আৰু ভগ্নীসকলক তেওঁলোকৰ প্ৰাপ্য অধিকাৰ প্ৰদান কৰক। মোৰ মৰমৰ দেশবাসীসকল, বিকশিত ভাৰতৰ সংকল্প তেতিয়াহে পূৰণ হ'ব যেতিয়া বিকাশ সমাজৰ অন্তিমগৰাকী ব্যক্তিৰ কাষলৈ গৈ পাব। 2014 চনৰ আগতে মাত্ৰ 25 কোটি লোকৰহে সামাজিক সুৰক্ষাৰ কভাৰেজ আছিল, মাত্ৰ 25 কোটি লোকৰ ওচৰত। বন্ধুসকল, যোৱা 5-7টা দশকত মাত্ৰ 25 কোটি লোকৰ ওচৰতহে এই সুৰক্ষা আছিল। আমি মাত্ৰ এটা দশকৰ ভিতৰতে 100 কোটি দেশবাসীক সামাজিক সুৰক্ষাৰ কবচ প্ৰদান কৰিছো। আয়ুষ্মান ভাৰত আঁচনিৰ জৰিয়তে 70 বছৰ বয়সৰ ওপৰৰ বৃদ্ধসকলৰ বাবে আজিও 5 লাখ টকা পৰ্যন্ত বিনামূলীয়া ঔষধৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ ফলত কোটি কোটি পৰিয়ালে এক বৃহৎ সকাহ লাভ কৰিছে। আৰু এই আয়ুষ্মান কাৰ্ডৰ বাবে দেশৰ দৰিদ্ৰ জনসাধাৰণৰ প্ৰায় 2 লাখ কোটি টকা ৰাহি হৈছে। যি ধনৰাশি ঔষধ আৰু অস্ত্ৰোপচাৰৰ নামত খৰচ হ'বলগীয়া আছিল, সেই ধনৰাশি ৰাহি হৈছে। সেইসকল দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ লোক, মোৰ মৰমৰ দেশবাসীসকল, আজি এটা কামৰ বাবে মোক আপোনালোকৰ সহায়ৰ প্ৰয়োজন হৈছে। মই আপোনালোক সকলোৰে ওচৰত এটা সহায় বিচাৰিছোঁ। মই বিচাৰোঁ যে দেশৰ সকলো যুৱ প্ৰজন্মই এই ক্ষেত্ৰত আগভাগ লৈ নেতৃত্ব প্ৰদান কৰক। আপোনালোকৰ 1 বা 2 ঘণ্টা সময় ব্যয় কৰি কৰা কামে দেশক এক বৃহৎ শক্তি প্ৰদান কৰিবলৈ গৈ আছে। আপোনালোকৰ এনে ভাৱ হ'ব পাৰে, 1-2 ঘণ্টাত মই দেশৰ বাবে কি কৰিব পাৰিম, কিন্তু মই কৈছো আপোনালোক এক বৃহৎ শক্তি হবলৈ গৈ আছে। আৰু সেইবাবেই প্ৰতিখন ঘৰতে তেনে এক পৰিৱেশ সৃষ্টি হোৱা উচিত। বৰ্তমানে দেশত লোকপিয়লৰ কাম চলি আছে, চেঞ্চাছ তথা জনগণনাৰ কাম চলি আছে। আৰু এই জনগণনা কেৱল এটা সংখ্যাৰ পৰিসংখ্যা নহয়, এই সূক্ষ্ম বিৱৰণৰ অধ্যয়নৰ পৰাই দেশক আগুৱাই লৈ যোৱাৰ বাবে বিভিন্ন নীতি পৰিকল্পনাসমূহ প্ৰস্তুত কৰা হয়। দেশক আগুৱাই লৈ যাবলৈ ই এক ৰূপৰেখা প্ৰস্তুত কৰে, আৰু সেইবাবে সকলো তথ্য সঠিক হোৱাটো অতি প্ৰয়োজনীয়। কেতিয়াবা চৰকাৰৰ ফালৰ পৰা যিসকল প্ৰতিনিধি আহে, তেওঁলোকে ইমানেই খৰখেদা কৰে যে কেতিয়াবা এটা বানান লিখে, কেতিয়াবা আন এটা বানান লিখে, আৰু ইয়াৰ বাবে সঠিক ফলাফল লাভ কৰাৰ ক্ষেত্ৰত বিভিন্ন সমস্যাৰ সৃষ্টি হয়। এতিয়া যিহেতু টেকন'লজি উপলব্ধ হৈছে, গতিকে এইবাৰ সিদ্ধান্ত লোৱা হৈছে যে আপুনি নিজেই এই লোকপিয়লত নিজৰ তথ্যসমূহ নিজৰ মোবাইল ফোনৰে অন্তৰ্ভুক্ত কৰিব পাৰিব। পাছত কোনোবা চৰকাৰী বিষয়া বা প্ৰতিনিধি আহি সেই সন্দৰ্ভত আপোনাৰ সৈতে আলোচনা কৰিব। কিন্তু পৰিয়ালৰ সকলোৱে একেলগে বহি যদি ডিজিটেলি নিজৰ পঞ্জীয়ন কৰাই দিয়ে, তেন্তে সকলো সূক্ষ্ম বিৱৰণ তথা বানানৰ ক্ষেত্ৰতো কোনো ভুল নৰয়। আমাক দিয়া কোনো তথ্যতে যাতে ভুল নাথাকে, আপোনালোকে যিমানেই সঠিক তথ্য দিব সিমানেই দেশক আগুৱাই লৈ যোৱাত সহায় হ'ব। আৰু সেইবাবেই মই দেশৰ যুৱ প্ৰজন্মক কওঁ যে আপোনালোকে নিজৰ পৰিয়ালৰ সদস্যসকলক একেলগে বহুৱাই লৈ সম্পূৰ্ণ ফৰ্মখন ভালদৰে বুজি লওক। প্ৰথমে কাগজত ফৰ্মখন পূৰণ কৰি লওক, কিবা ভুল থাকিলে সেইটো শুদ্ধ কৰি লওক, আৰু তাৰ পাছত টেকন'লজিৰ সহায়ত ডিজিটেলি সেইটো আপলোড কৰি দিয়ক। আপোনালোকে চাওক দেশে ইমান এটা ডাঙৰ কাম কৰিব পাৰিব, আৰু দেশৰ সময় আৰু শক্তিও সঠিক কামত ব্যৱহাৰ হ'ব। সেইবাবেই মই মোৰ দেশৰ যুৱ প্ৰজন্মক লোকপিয়লৰ এই কামত সক্ৰিয়ভাৱে অংশ ল'বলৈ আহ্বান জনাইছো। মোৰ মৰমৰ দেশবাসী, মই লাল কিল্লাৰ পৰা পঞ্চ প্ৰাণৰ যি কথা কৈছিলো, এই পঞ্চ প্ৰাণে দেশক নিজৰ আত্মগৌৰৱৰ দিশে আগুৱাই লৈ যোৱাৰ লগতে লক্ষ্যসমূহ অতিক্ৰম কৰাৰ সামৰ্থ্যৰ সৈতে আগবাঢ়ি যাবলৈ এক বৃহৎ সমল প্ৰদান কৰিছে। আমি প্ৰতিটো মুহূৰ্ততে দাসত্বৰ মানসিকতা মচি পেলাবই লাগিব। নেতাজী সুভাষ চন্দ্ৰ বসুৱে যিখন ভাৰতৰ সপোন দেখিছিল, বাবা চাহেব আম্বেদকাৰ, পণ্ডিত নেহৰুৱে যি সপোন দেখিছিল, চৰ্দাৰ পেটেলে, ভগত সিঙে, শুকদেৱে আৰু ৰাজগুৰুৱে যি সপোন দেখিছিল, ডক্টৰ শ্যামাপ্ৰসাদ মুখাৰ্জী, ভগৱান বিৰচা মুণ্ডা আৰু জ্যোতিবা ফুলেই যিখন ভাৰতৰ সপোন দেখিছিল, আমি সেই সপোন সাৰ্থক কৰিব লাগিব। সেই সকলোৰে পৰা অনুপ্ৰাণিত হৈ আমি আগবাঢ়ি যাওঁ, আহক আমি পুনৰবাৰ সংকল্প লওঁ, নিজতকৈ দেশৰ স্বাৰ্থ সদায় সৰ্বপ্ৰথম, নিজতকৈ দেশৰ স্বাৰ্থ সদায় আগত হওক আৰু কৰ্তব্যই আমাৰ পৰিচয় হৈ পৰক। মই সকলো দেশবাসীক ক'ব খোজো যে এয়া আমাৰ সময়, মৰমৰ দেশবাসী, এয়া আমাৰ সময়।